পুৱা 5:33 ও 30 সেকেন্ড গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, শেখ আব্দুল্লা আহমেদ, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মই বনশ্ৰী হাজৰিকা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা শুনিলে। আজিৰ বন্দনা অনুষ্ঠানত প্ৰণতিনাথ বৰা আৰু সংগীবৃন্দৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ধনঞ্জয় দাসৰ কণ্ঠত লোকগীত, মীনা শইকীয়া আৰু লগৰীয়াসকলৰ কণ্ঠত টুকাৰী গীত, নিৰুপমা হাজৰিকা আৰু চাৰুলতা হাজৰিকাৰ কণ্ঠত চিয়া গীত, পাপৰি ঠাকুৰীয়াৰ কণ্ঠত ভজন শুনিলে।

প্রথমে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হবলগীয়া অনুষ্ঠানসমূহৰ এটি চমু ৰূপৰেখা। পুৱা 6:15 চম্পাবাচকৰ কণ্ঠত ভজন, 6:20 দিলীপ ডেকাৰ কণ্ঠত লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীত, 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীতৰ অনুষ্ঠানত খগেন দত্ত, মামণি শৰ্মা ভট্টাচাৰ্য, জয়ন্ত দাস, দীপ্তিৰাণী পেগু আৰু সদানন্দ গগৈৰ কণ্ঠৰ গীত। দিনৰ 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, তাৰানা, গীতমালা, ৱতন কে তাৰানে আৰু সয়নিকা।

বিয়লি 3 বজাৰ পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন,

শিক্ষণ প্ৰশিক্ষণ সংস্থান, সন্ধিয়া 6:10 জেউতি পাঠকৰ কথিকা, অসমীয়া কবিতাত স্বদেশ প্ৰীতি, 6:30 চন্দন ডেকাৰ কণ্ঠত বৰগীত।

সন্ধিয়া 7:20 যুব সাহিত্য অনুষ্ঠানত লিজা গোস্বামী আৰু বিতুপন ৰাজবংশীৰ গল্প প্ৰযোজনা শ্ৰুতি ডেকাৰ। 7:50 যুব আবৃত্তিৰ অনুষ্ঠান। 8:05 যন্ত্ৰ সংগীতৰ অনুষ্ঠানত অৰুণাভ জ্যোতি মালাকাৰৰ কণ্ঠত খেয়াল। নিশা 8:15 টুডে ইন পাৰ্লিয়ামেণ্ট। 8:30 ভজনৰ অনুষ্ঠান। 9:15 স্পটলাইট। 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। নিশা 10:00 কুৱেশ্যন আৱা ইন পাৰ্লিয়ামেণ্ট।

এইবাৰীয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 বজাত ঘন হাজৰিকাৰ ৰচিত নাটক জিয়া শিল প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। নিশা 9:00 বজাত আৰু পুৱা 9:20 বজাত চিত্ৰগীত। নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগ আৰু সজাগতা এই বিষয়ত ডঃ হেমেন দাসৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা হিমান্ত বাৰ্মাৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত ইপ্সিতা হাজৰিকাৰ কণ্ঠত আধুনিক গীত। বিয়লি 5:25 বজাত গয়া শ্ৰোতাৰ অনুষ্ঠানত গৰুখুটি। পশ্চিম হাতীমুৰিয়াত অনুষ্ঠিত ঠাইতে বাণীবদ্ধ কৰা অনুষ্ঠানত প্ৰগতিশীল কৃষক সঞ্জয় নাথৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ সহস্ৰাব্দী দত্তৰ। লগতে আছে নকুল চন্দ্ৰ নাথ আৰু সংগীবৃন্দৰ চিয়া গীত, প্ৰযোজনা উৎপল বৰাৰ, সহযোগী সহস্ৰাব্দী দত্ত। পুৱা 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 10:00 বজাত হাতে বাটে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান, উমংগ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

ইমানপৰে চম্পা বাচকৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া দিলীপ ডেকাৰ কণ্ঠৰ লোকগীত শুনাবলৈ লৈছোঁ।

ইমান পৰে দিলীপ ডেকাৰ কণ্ঠত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। প্ৰথমে দো ভাই ছবিত গীতা দত্তৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ৰাজা মেহদী আলী খানৰ, সংগীত এছ ডি বৰ্মন।

মধুবন অনুষ্ঠানত এইবাৰ কিশোৰ কুমাৰ আৰু সহশিল্পীসকলৰ কণ্ঠত তিন দেৱীয়া ছবিৰ এটি গীত, গীতিকাৰ মজৰু, সংগীত এছ ডি বৰ্মনৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া মহম্মদ ৰফিৰ কণ্ঠত শৰাবি ছবিৰ এটি গীত, গীতিকাৰ ৰাজেন্দ্ৰ কৃষণ, সংগীত মদন মোহন।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া মহম্মদ ৰফিৰ কণ্ঠত বসন্ত বাহাৰ ছবিখনৰ এটি গীতৰ কথা শৈলেন্দ্ৰৰ।

মধুবন অনুষ্ঠানত এইবাৰীয়া মহম্মদ ৰফিৰ কণ্ঠত কন্যাদান ছবিখনৰ এটি গীত। গীতৰ কথা নীৰাজৰ।

0: মধুবন অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ভাৰতে অজীৱাশ্ম ইন্ধন ভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ বাসভৱনত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে আৰু এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত পুৰুষৰ 65 কিলোগ্ৰাম শাখাত ভাৰতৰ মহাৰাজন অৰুমুগা পাণ্ডিয়ানে ৰূপৰ পদক জয় কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তিৰংগা পতাকাখন হৈছে দেশৰ গৌৰৱ আৰু দেশৰ বাবে সৰ্বোত্তম সেৱা আগবঢ়োৱাৰ বাবে নিৰৱচ্ছিন্ন প্ৰেৰণাৰ উৎস। সংস্কৃতি মন্ত্ৰালয়ে কয় যে চলিত বৰ্ষৰ হৰ ঘৰ তিৰংগা অভিযানে তিৰংগা যাত্ৰা, তিৰংগা সমদল, তিৰংগা সংগীতানুষ্ঠান আৰু সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশনৰ জৰিয়তে দেশপ্ৰেমৰ ধাৰণাক তথা ঘৰলৈ প্ৰসাৰিত কৰিব। এইবাৰ বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ ফলত নাগৰিকসকলক স্বাধীনতা দিৱসৰ অংশ হিচাপে ৰাষ্ট্ৰীয় গীতক উদযাপনৰ সুযোগো প্ৰদান কৰিব বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। এই বছৰ এই অভিযানৰ অন্যতম আকৰ্ষণ হৈছে সূৰ্যপথ তিৰংগা। এই পদক্ষেপৰ জৰিয়তে প্ৰথমবাৰৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ভাৰতীয়সকলক একেলগে তিৰংগাৰ গোলকীয় উদযাপনত অংশ লোৱা সুযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰালয়ে সকলো নাগৰিকক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আৰু তেওঁলোকৰ ছেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে কালি তিৰংগা সমদল আৰু স্বাধীনতা দিৱসৰ পূৰ্বে কাৰ্যসূচী উলিওৱা হয়। জম্মু কাশ্মীৰৰ আটাইকেইখন জিলাতে এই অভিযানৰ সৈতে সংগতি ৰাখি তিৰংগা সমদল, প্ৰদৰ্শনী, সাংস্কৃতিক কাৰ্যসূচী আৰু বিভিন্ন প্ৰতিযোগিতাৰ লগতে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ জিলা মুখ্য কাৰ্যালয়, মহকুমা, তেহচিল, খণ্ড আৰু পঞ্চায়ত পৰ্যায়ত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ দেখিবলৈ

0: পোৱা যায়। মণিপুৰতো এই অভিযান উপলক্ষে ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী য়মনাম খেমচান্দে এই অভিযানত অংশ লৈ জনসাধাৰণক প্ৰথমে নিজক ভাৰতীয় হিচাপে, ইয়াৰ পাছতহে এজন মণিপুৰী হিচাপে ভাবিবলৈ আহান জনায়। হৰঘৰ তিৰংগা উপলক্ষে উলিওৱা সমদলত কালি বিজেপিৰ নেতা অজিত গোপাচাৰে, ৰাজ্যসভাৰ সাংসদ এ চাৰ্দা, বিধায়ক কে জয় কিষাণ আৰু ৰাধেশ্যামকে ধৰি দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। ভাৰতে অজীৱাশ্ম ইন্ধনভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। যোৱা মাহৰ 31 তাৰিখে লাভ কৰা এই সফলতা 2030 চনৰ বাবে নিৰ্ধাৰণ কৰা 500 গিগাৱাট ক্ষমতাৰ লক্ষ্যৰ 60%। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে দেশৰ মুঠ স্থাপন কৰা বিদ্যুৎ উৎপাদন ক্ষমতাত বৰ্তমান অজীৱাশ্ম ইন্ধনভিত্তিক বিদ্যুৎ ক্ষমতাৰ অংশ 54%তকৈও অধিক। মন্ত্ৰালয়ে লগতে কয় যে স্বচ্ছ শক্তি উৎপাদনৰ বৃদ্ধিৰ লগতে মূলতে হৈছে বিভিন্ন খণ্ডৰ শক্তিশালী অৱদান। সৌৰ শক্তি হৈছে বিকাশৰ মূল ইঞ্জিন। 2014 চনত মাত্ৰ 2.8 গিগাৱাটৰ বিপৰীতে বৰ্তমান প্ৰায় 165 গিগাৱাট স্থাপন কৰাৰ ক্ষমতা আছে। ইয়াত আৰু কোৱা হৈছে যে 2025-26 চনৰ ভিতৰত দেশত অভিলেখ সৃষ্টি কৰা 55.29 গিগাৱাট অজীৱাশ্ম ইন্ধনভিত্তিক বিদ্যুৎ উৎপাদন ক্ষমতা সংযোজন কৰা হৈছে, য'ত সৌৰ শক্তিৰ পৰা 44.6 গিগাৱাট আৰু বতাহৰ শক্তিৰ পৰা 6 গিগাৱাট মূল অৱদান আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে নবীকৰণযোগ্য শক্তি ক্ষমতাৰ দ্ৰুত অগ্ৰগতি নবীকৰণযোগ্য শক্তি উৎপাদনতো প্ৰতিফলিত হৈছে, যিটো 2014-15 চনত প্ৰায় 191 বিলিয়ন ইউনিটৰ পৰা 2025-26 চনত 477 বিলিয়ন ইউনিটতকৈ অধিক বৃদ্ধি হৈছে। ইয়াত কোৱা হৈছে যে স্বচ্ছ শক্তিৰ পৰিৱৰ্তন এতিয়া কেৱল জলবায়ুৰ বাবে কৰা এটা প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ ই ভাৰতৰ ঔদ্যোগিক প্ৰতিযোগিতামূলক ক্ষমতা, শক্তিখণ্ডত স্বাধীনতা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতা গঢ় দিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। ইপিনে ৰাজ্যখনত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসভৱনত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেলথ গেমছৰ বিজেতাসকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে খেলুৱৈসকলৰ প্ৰত্যেকেই তেওঁলোকৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে দেশক গৌৰৱান্বিত কৰিছে আৰু তেওঁলোকৰ সফলতাই বহু যুৱক যুৱতীক অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰীয়ে এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কয় যে যিসকলে খেলে তেওঁলোকৰ উন্নতি হ'ব। শ্ৰীমোদীয়ে নাগৰিকসকলক সদায় ভাৰতৰ বাবে জয়ধ্বনি দিবলৈ আহান জনায়।
1: हेलो फ्रेंड्स, दिस इज साक्षी चौधरी। आज हम सब कॉमनवेल्थ गेम्स मेडलिस्ट को हमारे ऑनरेबल पीएम सर ने बुलाया है और हमें बहुत ही प्राउड फील हो रहा है इस बात पर। हमें इनसे मिलकर बहुत ही अच्छा लगा। ये बहुत ही हम्बल है। सर, आप कुछ बोले।
2: जो खेलेगा वो खिलेगा। ऑलवेज चीयर फॉर भारत। भारत माता की जय।
0: এই সাক্ষাৎকালত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু ৰাজ্যমন্ত্ৰী ৰক্সা খাৰ্চে উপস্থিত থাকে। গ্লাছগোত অনুষ্ঠিত চলিত বৰ্ষৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ 39টা পদক জয়েৰে ভাৰত প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত থাকে। মণিপুৰ আৰক্ষীয়ে কালি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত তালাচী চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। ইম্ফল পশ্চিম জিলাৰ অন্তৰ্গত খৈৰুল চাবালত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ অভিযানৰ সময়ত দলটোৱে 8টা বন্দুক, 9টা 9mm পিষ্টল, 1টা এণ্টি ৰায়ট বন্দুক আৰু 4টা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে। পূব ইম্ফল জিলাৰ মণিপুৰ আৰক্ষীয়েও আন এটা অভিযানত পটচাংবাম খৌনত যুদ্ধ সদৃশ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰে। তালাচী অভিযানত 1.32 পিষ্টল, 1টা বেৰেলগান আৰু 20টা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হয়। প্রধানমন্ত্রী আবাস যোজনা নগরিয়া আর এই

0: যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বৰ্তমানলৈকে 1,25,00,000ৰ অধিক গৃহৰ অনুমোদন জনোৱা হৈছে বুলি গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইতিমধ্যে 1,00,000,000ৰো অধিক গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে আৰু প্ৰায় 1,00,000,000 বাসগৃহ মহিলাৰ নামত আবণ্টন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, ছত্তীশগড়, গুজৰাট, জম্মু কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ওড়িশা, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি 16 ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ 2,09,000ৰো অধিক পৰিয়ালক বাসগৃহ প্ৰদান কৰা হৈছে। ঝাৰখণ্ড আৰক্ষীয়ে ৰাজ্যখনৰ শিক্ষাৰ্থীসকলে আজি আহান জনোৱা বিধানসভা মাৰ্চৰ পৰিপ্ৰেক্ষিতত বিধানসভা চৌহদৰ চাৰিওফালে নিষেধাজ্ঞা জাৰি কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ছাত্ৰ ছাত্ৰীসকলে বিগত দুসপ্তাহ ধৰি ৰাজ্যখনত নিয়োগ পৰীক্ষাৰ অনিয়মক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক মনোজ কৌশিকে ছাত্ৰ ছাত্ৰীসকলক বিগত দুসপ্তাহত দেখুওৱাৰ দৰে শান্তিপূৰ্ণ আৰু শৃংখলিতভাৱে প্ৰতিবাদ কৰিবলৈ আহান জনায়। ইপিনে ছাত্ৰ প্ৰতিবাদৰ মাজতে ঝাৰখণ্ড লোকসেৱা আয়োগৰ 3 সদস্যই পদত্যাগ কৰিছে। ঝাৰখণ্ড লোকসেৱা আয়োগৰ সদস্য অজিতা ভট্টাচাৰ্য, জামিল আহমেদ আৰু অনিমা হাটছদাই ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰক কালি পদত্যাগ পত্ৰ দাখিল কৰে। ৰাছিয়াই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ভাৰত মহাসাগৰ আৰু ভাৰতলৈ ৰেলপথ অন্বেষণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী মৰত খুচনুলিনে কয় যে এই বিকল্প পথসমূহে হৰ্মুজ প্ৰণালী আৰু বছফৰাছ প্ৰণালীকে ধৰি কৌশলগত জলপথ দুটাৰ সৈতে জড়িত বিপদসমূহ দূৰ কৰাত সহায় কৰিব পাৰে। উজবেকিস্তানৰ তাস্কেণ্টত অনুষ্ঠিত এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত পুৰুষৰ 65 কিলোগ্ৰাম শাখাত ভাৰতৰ মহাৰাজন অৰু মুগা পাণ্ডিয়ানে ৰূপৰ পদক জয় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। ভাৰতে অজীৱাশ্ম ইন্ধন ভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। আৰু প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 8 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1,035 কিলোহাৰ্টছত, ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1,026 কিলোহাৰ্টছত। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠ আৰু সুৰেৰে সজোৱা এটি গীত। গীতৰ কথা নৱকান্ত বৰুৱাৰ।

সেয়া আছিল মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ এয়া কাজল শৰ্মাৰ কথা আৰু সুৰেৰে সজোৱা এটি গীত। গীতৰ কণ্ঠ লোপামুদ্ৰা নেওগৰ।

আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ নৱকান্ত বৰুৱাৰ গীতৰ কথাৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠ আৰু সুৰেৰে সজোৱা এটি গীত।

আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ পুষ্প বৰাৰ গীতৰ কথা আৰু সুৰেৰে ৰিণিস্মিতাৰ কণ্ঠত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকাৰ গ্ৰীড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 1,80,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 35 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 1,40,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপেণ্ডিক্স পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট

nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সামাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। ইপিনে ৰাজ্যখনত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সমজিলা প্ৰশাসনৰ উদ্যোগত কালি ডিমৌৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয়ক্ষতিৰ জৰীপ কৰা হয়। 30 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণৰ ধন আদায় দিয়া হ'ব। মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ নামদাং নৈৰ দলঙৰ সমীপৰ অঞ্চল পৰিদৰ্শন কৰি বানৰ ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে সৰ্বাধিক 3,50,000 টকালৈ সাহায্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। বানৰ ফলত বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা লোকসকলে 1,20,000 টকা সাহায্য হিচাপে লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাট সমজিলাত বানৰ ক্ষয়ক্ষতিৰ জৰীপ কাৰ্য তদাৰক কৰে। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনী বিতৰণ কৰা হ'ব। মন্ত্ৰী পীযুষ হাজৰিকাই কালি ৰহাত এই বিতৰণ ব্যৱস্থাৰ সবিশেষ বুজ লয়। উল্লেখযোগ্য যে আজি ৰহাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজসাহায্যযুক্ত চেনী আৰু দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰিব। পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি ৰহাত প্ৰকাশ কৰে।
2: মুখ্যমন্ত্রী ডাঙরিয়ায় সমগ্র অসমত আমি ইলেকশনের আগতে প্রবর্তন করা 100 টকা দাইল চেনি আমি দ্বিতীয়বারের কারণে অহাকালি আরম্ভ করি। যেহেতু অসমত বানপানী চলি আছে, গতিকে আরম্ভর পূর্ণ আমি কার্যসূচী করব খোঁজা নাই। মুখ্যমন্ত্রী ডাঙরিয়ায় এখন ফেয়ার প্রাইস সকলকে আহিব বা লগ মূল্য সকলকে আহিব আর এই কার্যসূচী 11:30 বজাত অসমৰ কাৰণে ৰহাৰ পৰা আৰম্ভ কৰিব।
1: যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ ঘৰফলীয়া গাঁৱৰ সৰু চৰাই গাঁও পঞ্চায়তত কালি মন্ত্ৰী কৌশিক ৰায় উপস্থিত হৈ যোগান ব্যৱস্থা নিৰীক্ষণ কৰে। তেওঁ আজি আৰম্ভ হ'বলগীয়া দাইল আৰু চেনী বিতৰণ প্ৰক্ৰিয়াৰো প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ অভিলেখ সংখ্যক আৰ্থিক লাভ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰিছে। অইল আৰু NRLৰ লাভে ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ লগতে দেশৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বুলি প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে অইল ইণ্ডিয়া লিমিটেডে এইবেলি বিগত বৰ্ষতকৈ 2.5 গুণ অধিক লাভ কৰিছে। খাৰুৱা তেলৰ উৎপাদন 11% বৃদ্ধি হোৱাৰ জৰিয়তে এই পৰিমাণৰ লাভালাভ হোৱা বুলি তেওঁ মত প্ৰকাশ কৰিছে।

সেয়া আছিল অপরাজিতা গগৈ আৰু পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আছিল দিলীপ চৌধুৰীৰ। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰৰ শিল্পী বিউটি শৰ্মা বৰুৱা।

আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া গোপা গোস্বামী বৰুৱাৰ কণ্ঠৰ এটি গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, সুৰ দিলীপ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা 100লৈ বৃদ্ধি, ৰাজ্যৰ বিভিন্ন অংশত হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ, দেশৰ জনসাধাৰণক এই অভিযানত উদ্যমেৰে অংশ ল'বলৈ প্ৰধানমন্ত্ৰীৰ আহান, ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কাৰ্যসূচী, যোৰহাটত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক আৰু মোহন বাগানৰ পাছতে এফ চি ৰেংদাইৰ দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে নুমলীগড়ৰ মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাবিত হৈছে। জিলাখনৰ 6টা ৰাজহ চক্ৰৰ 145খন গাঁও বানৰ কবলত পৰিছে। নুমলীগড়ৰ থনশিৰি আৰু জামুগুৰিত দৈয়াং নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হ'ব। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। তদুপৰি আজি আৰম্ভ হোৱা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্মবন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যখনত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সমজিলা প্ৰশাসনৰ উদ্যোগত কালি ডিমৌৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ কৰা হয়। 30 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ধন আদায় দিয়া হ'ব। মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ নামদাং নৈৰ দলঙৰ সমীপৰ অঞ্চল পৰিদৰ্শন কৰি বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে সৰ্বাধিক 3,50,000 টকালৈ সাহায্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। বানৰ ফলত বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা লোকসকলে 1,20,000 টকা সাহায্য হিচাপে লাভ কৰিব বুলিও শ্ৰীবৰাই প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাত সমজিলাত বানৰ ক্ষয় ক্ষতিৰ জৰীপ কাৰ্য তদাৰক কৰে। শ্ৰীবৰাই কুৰুৱাবাহী, চিনাকান, হিঙাদৰীয়া, নগেয়াপাৰ আদি অঞ্চল পৰিদৰ্শন কৰে। তেওঁ লগতে আশ্ৰয় শিবিৰত বানপীড়িত লোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক অতি সোনকালে সাহায্য আগবঢ়োৱা হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: বানপানীত যি হাউচ ডেমেজ হৈছিল, সেই হাউচ ডেমেজমেণ্ট যি এছেচমেণ্ট বানপানী অধ্যুষিত কেওটা এলেকাত আজি আৰম্ভ হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যোৰহাটত যিখন সভা অনুষ্ঠিত হৈছিল, সেই সভাতেই সিদ্ধান্ত হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত শিবিৰত নোযোৱাকৈ ইয়াত থাকিলেও তেওঁ ৰিলিফৰ কাৰণে যিখিনি কৰিব লাগে প্ৰশাসনে সেইখিনি কৰিব। য'ত য'ত যিবিলাক স্কুল ক্ষয় ক্ষতি হয় এইবিলাক সকলোৱে পাব, স্কুলেই হওক বা তেনেকুৱা নামঘৰ মঠ মন্দিৰ আছে সকলোখিনি পাব। আৰু যিবিলাকৰ একেবাৰে হাউচ নাইকিয়া হৈ গৈছে, উটি গৈছে, সেইবিলাকেতো নতুন ঘৰ পাব আৰু যদি অলপ ডেমেজ হৈছে সেই হিচাপত পাব।
0: ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি নাজিৰা সমষ্টিৰ হালুৱা টিঙৰ আমগুৰি চাহ বাগিচাৰ 8 নম্বৰ ৱাৰ্ডত বানৰ ক্ষয় ক্ষতিৰ জৰীপ কাৰ্যৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী ব্যক্তিৰ ঘৰলৈকে চৰকাৰীভাৱে নিয়োজিত জৰীপ কৰ্মীসকল গৈ তথ্য সংগ্ৰহ কৰিব। কোনো ভুক্তভোগীয়ে যাতে এই জৰীপৰ পৰা বাদ পৰি নাযায় তাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই জৰীপৰ বাবে এটা এপ মুকলি কৰা হৈছে আৰু এপৰ জৰিয়তেহে সকলো তথ্য লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তিৰংগ পতাকাখন হৈছে দেশৰ গৌৰৱ আৰু দেশৰ বাবে সৰ্বোত্তম সেৱা আগবঢ়োৱাৰ বাবে নিৰৱচ্ছিন্ন প্ৰেৰণাৰ উৎস। সংস্কৃতি মন্ত্ৰালয়ে সকলো নাগৰিকক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেওঁলোকৰ ছেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ আহান জনাইছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে তিৰংগ পতাকা সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ 3টা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত তিৰংগা যাত্ৰা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত তিৰংগা যাত্ৰা সফল আৰু সৰ্বাংগীনভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় পতাকাৰ সন্মান অক্ষুণ্ণ ৰাখি দেশৰ ঐক্য অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি আনুগত্য পুনৰ দৃঢ় কৰিবলৈ সকলোকে আহান জনায়। শ্ৰীভূমি জিলাত আজি তিৰংগ পতাকা সমদল উলিওৱা হ'ব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'বলগীয়া এই সমদল আৱৰ্ত ভৱন হৈ জিলা গ্ৰন্থাগাৰ ভৱনত সামৰণি পৰিব। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ তিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰ বিষয়বস্তুৰ তিৰংগ আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টত বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন আৰু বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাইগভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। চিৰাং জিলাৰ সদৰ আৰু কাজলগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা হৰ ঘৰ তিৰংগা অভিযানত কালি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে চিৰাঙৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে।
2: সমাগত স্বাধীনতা দিবস উপলক্ষে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি চিৰাং জিলা প্ৰশাসনে কালি 9 আগষ্টৰ পৰা আগন্তুক 17 আগষ্টলৈ বিভিন্ন কাৰ্যসূচী অৰ্থাৎ হৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰিছে। কালি জিলা সদৰ কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা কাজলগাঁও বজাৰলৈ এক পদযাত্ৰা অৰ্থাৎ হৰ ঘৰ তিৰংগা পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু ইয়াৰ লগে লগে চিৰাং জিলাত জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জিলা আয়ুক্ত গকুল চন্দ্ৰ বৰ্মাই প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু জিলাখনৰ গাঁৱে ভূঞে হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
0: কাছাৰ জিলাৰ শিলচৰত কালি এই অভিযানৰ সৈতে সংগতি ৰাখি মটৰ চাইকেল সমদল উলিওৱা হয়। এই সমদলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত জিলা দণ্ডাধীশ ডেভিড কুমাৰ বৰাৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেসংখ্যক বিষয়াকৰ্মী উপস্থিত থাকে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। তদুপৰি ঐক্য তথা ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা শক্তিশালী কৰাৰ বাবে তিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰা হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে মণিপুৰতো কালি হৰ ঘৰ তিৰংগা অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ সময়ছোৱাত দেশৰ তিৰংগ পতাকাৰ প্ৰতি সন্মান জনোৱাৰ লগতে দেশাত্মবোধৰ চেতনাই জনসাধাৰণক আলোড়িত কৰাৰ প্ৰয়াস কৰা হৈছে। এই সময়ছোৱাত জনসাধাৰণে তেওঁলোকৰ বাসগৃহত তিৰংগ পতাকা উত্তোলন কৰিব। কালি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ইমনাম খেমচান সিঙে পশ্চিম ইম্ফল জিলাত থকা নিজৰ বাসগৃহত পতাকা উত্তোলন কৰি এই অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ ৰাজ্যবাসীক ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰিবলৈ আহান জনায়। এই অভিযানত বিজেপি নেতা অজিত গোপাচাৰে, ৰাজ্যখনৰ সাংসদ এ সাৰদাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ পূব ইম্ফল, জিৰিবাম, চুৰাচান্দপুৰ আৰু ননেই জিলাতো কালি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কৰা হ'ব। মন্ত্ৰী পীয়ুষ হাজৰিকাই কালি ৰহাত এই বিতৰণ ব্যৱস্থাৰ সবিশেষ বুজ লয়। উল্লেখযোগ্য যে আজি ৰহাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজসাহায্যযুক্ত চেনি আৰু দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰিব। পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক

0: নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি ৰহাত প্ৰকাশ কৰে।
1: মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমত আমি ইলেকশ্যনৰ আগতে প্ৰৱৰ্তন কৰা 100 টকা দাইল চেনি আমি দ্বিতীয়বাৰৰ কাৰণে অহাকালি আৰম্ভ কৰিম। যিহেতু অসমত বানপানী চলি আছে, গতিকে আৰম্ভৰ পূৰ্ণ আমি কাৰ্যসূচী কৰিব খোজা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন ফেয়াৰ প্ৰাইজ চকুলৈকে আহিব, লগ বৈ চকুলৈকে আহিব আৰু এই কাৰ্যসূচী 11:30 বজাত অসমৰ কাৰণে ৰহাৰ পৰাই আৰম্ভ কৰিব।
0: যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ খৰফলীয়া গাঁৱৰ সৰুচৰাই গাঁও পঞ্চায়তত কালি মন্ত্ৰী কৌশিক ৰায় উপস্থিত হৈ যোগান ব্যৱস্থা নিৰীক্ষণ কৰে। তেওঁ আজি আৰম্ভ হ'বলগীয়া দাইল আৰু চেনি বিতৰণ প্ৰক্ৰিয়াৰো বুজ লয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত কালি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তথা সমবায় বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। যোৰহাট পৌৰ এলেকাৰ সামগ্ৰিক উন্নয়ন, নগৰীয়া আন্তঃগাঁথনি প্ৰকল্পৰ গতি আৰু অনাময় ব্যৱস্থাৰ স্থিতি পুনৰীক্ষণ কৰা হয়। মন্ত্ৰী শ্ৰীৰায়ে জিলাখনৰ বানপীড়িত অঞ্চলসমূহৰ জনসাধাৰণে যাতে সেৱা দিন কাৰ্যসূচীৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। দেশজুৰি আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে ৰাজ্যৰ শিশুসকলক সমীপৰ বিদ্যালয় তথা অংগনবাড়ী কেন্দ্ৰলৈ গৈ পেলু নিৰ্মূলকৰণৰ বিনামূলীয়া দৰৱ সেৱন কৰাবলৈ অভিভাৱকসকলক আহান জনাইছে। উল্লেখযোগ্য যে পেলু নিৰ্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্ৰাস পোৱাৰ লগতে মানসিক প্ৰগতি সাধন হয়। তদুপৰি ইয়াৰ জৰিয়তে শিশুসকলে অধিক পৰিপুষ্টি লাভ কৰাৰ লগতে তেওঁলোকৰ শাৰীৰিক বিকাশো সুচল হয়। এফ চি ৰেংদাই মোহন বাগান ছুপাৰ জায়েণ্টছৰ পাছতে দ্বিতীয়টো দল হিচাপে 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। মণিপুৰত অনুষ্ঠিত গ্ৰুপ ডিৰ খেলৰ পৰা শীৰ্ষ দল হিচাপে দলটো কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। প্ৰথম দুখন খেলত জয়লাভ কৰাৰ বাবে দলটোৱে 6 পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়। কালি ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ট্ৰাও এফ চিয়ে ভাৰতীয় নৌসেনা দলক 2-1 গলত পৰাস্ত কৰাৰ লগে লগে এফ চি ৰেংদাই কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱাটো নিশ্চিত হৈ পৰে। প্ৰতিযোগিতাত আজি বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ চিৰ খেলত এছ চি দিল্লীয়ে বায়ুসেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ এৰ অন্তিমখন খেলত মোহন বাগান চি এ আই এছ এফৰ সন্মুখীন হ'ব। এতিয়া আহক ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ দৈনিক বাতৰি কাকতে বানত ক্ষয় ক্ষতিৰ জৰীপ, কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহাৰ সোণৰ পদক, ৰাজ্যখনৰ বান পৰিস্থিতি তথা বানত মৃত্যুৰ বাতৰি, বানৰ সময়ত খাদ্যবস্তুৰ মূল্যবৃদ্ধি আদি বাতৰিসমূহ ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বানৰ সময়ত মূল্যবৃদ্ধিৰ বাতৰিটো দুমাহতে 30% পৰ্যন্ত চাউলৰ দাম বৃদ্ধি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কেন্দ্ৰীয় সাহায্য তালিকাত 14টা দুৰ্যোগ নাই নৈ খহনীয়া শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহাৰ সোণৰ পদক অৰ্জন কৰা বাতৰিটো দৈনিক জনমভূমি কাকতখনে বিশ্ব জিনিলে অসম কন্যাই শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত স্থান দিছে। ৰাজ্যখনত বৰ্তমানলৈকে বানত মৃত্যুৰ সংখ্যা 100ৰো অধিক স্পৰ্শ কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনি অসমলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত, বৃহৎ বৃহৎ গাঁত, উজনিলৈ যোৱা বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথে মাতিছে বিপদ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত দৈনিক অসম কাকতখনে প্ৰকাশ কৰিছে। ৰাজ্যত আৰম্ভ হোৱা বানত ক্ষয় ক্ষতিৰ জৰীপৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতখনে ছাৰ্ভে টু এছেছ ফ্লাড ডেমেজ বিগিনছ ইন ষ্টেট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতখনেও প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। লোকপিয়লৰ কাৰ্যত শিক্ষক নিযুক্তি কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতখনে বিদ্যালয়ে বিদ্যালয়ে শিক্ষক শূন্য কৰি ৰাজ্যত লোকপিয়লৰ যুঁজা শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত বিশেষভাৱে প্ৰকাশ কৰিছে। আহক আমি এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ওদালগুৰি সদৰৰ মধ্য ওদালগুৰি ৰাখাল নামঘৰৰ সভাপতি বিশিষ্ট নাগৰিক সুছেন ওজাৰ যোৱা নিশা আকস্মিকভাৱে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 75 বছৰ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত বি পি এফৰ ওদালগুৰি ব্লক সমিতিৰ সভাপতি ওজাৰ বিয়োগত ভালেসংখ্যক ব্যক্তি আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। বানত মৃত্যুৰ সংখ্যা এশলৈ বৃদ্ধি। ৰাজ্যৰ বিভিন্ন অংশত হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ। দেশৰ জনসাধাৰণক এই অভিযানত উদ্যমেৰে অংশ ল'বলৈ প্ৰধানমন্ত্ৰীৰ আহান। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কাৰ্যসূচী। যোৰহাটত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক। আৰু মোহন বাগানৰ পাছতে এফ চি ৰেংদাইৰ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌত প্ৰথমে এয়া ৰেচ ছবিত আতিফ আছলামৰ কণ্ঠৰ এটি গীত

চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া কাঞ্চনজংঘা ছবিখনত জুবিন গাৰ্গ, জুবলি বৰুৱা আৰু পাঞ্চুনা ৰাভাৰ কণ্ঠৰ এটি গীত।

ৰূপান্বিত অনুষ্ঠানত এইবাৰীয়া জাবুইমেট ছবিত উস্তাদ ৰচিদ খানৰ কণ্ঠৰ এটি গীত।

সেয়া আছিল জাবুইমেট ছবিত উস্তাদ রশিদ খাঁৰ কণ্ঠৰ এটি গীত। ৰূপালীধু অনুষ্ঠানত এইবাৰ পুলক বেনাৰ্জীৰ কণ্ঠত দূৰণিৰ ৰং ছবিখনৰ এটি গীত।

চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰথম অধিৱেশনৰ অন্ত পৰিল। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ, ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপতো শুনিব পাৰিব। আমাৰ এতিয়াৰ অধিৱেশনত ষ্টুডিঅ'ত মই বনশ্ৰী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু অজয় আনন্দ। প্ৰিয় শ্ৰোতা, নিবেদন কৰিছো গীতিমালিকাৰ গীত। প্ৰথমে মামণি শৰ্মা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত, গীতৰ কথা সবিন মেধিৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰৰ শিল্পী সুৰেশ হাতীমুৰীয়া, গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া জয়ন্ত দাসৰ কণ্ঠৰীতি গীত, গীতৰ কথা অনিল কলিতাৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ এয়া সত্যপ্ৰসাদ দাসৰ গীতৰ কথাৰে দীপ্তিৰাণী পেগুৰ কণ্ঠৰ এটি গীত।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিব।

পাবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-336-9444। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-316-6 9

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

আজি দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, তাৰানা, গীতমালা, ৱতন কে তাৰানে আৰু চয়নিকা।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: Mr. Modi emphasized that prestige is not gained merely by cutting ribbons, but by playing with the spirit of a young student or an aspiring athlete. He encouraged the athletes to enhance the prestige of Khelo India.
1: स्पोर्ट्स व्यवस्था एक बात है, लेकिन देश मेडल तब प्राप्त करता है जब देश में स्पोर्ट्स कल्चर बनता है। दोस्तों, आपने बहुत बड़ा काम किया है, देश का नाम रोशन किया है, आपको मैं बहुत बधाई देता हूं और आप विश्वास कीजिए आगे भी आप विजयी होंगे।
0: Talking to weightlifter Sai Khom Mirabai Chanu, the Prime Minister said that her victory serves as a tremendous inspiration for future generations. Chinese authorities have evacuated more than 1 million people from eastern China, including Shanghai, as Typhoon Dolphin made landfall. The typhoon brought heavy rain and disrupted transport across the region. Nearly 1,000 flights were cancelled in Shanghai today. Authorities have downgraded Dolphin to a tropical storm. The benchmark domestic equity indices ended nearly flat today. The Sensex rose 43 points to close at 78,542 and the Nifty added 13 points to settle at 24,584. And with that, we end this news bulletin.
2: Namaskar. আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আজি আমাৰ অনুষ্ঠানৰ দায়িত্বত আছে ডিউটি ৰুম আৰু ষ্টুডিঅ'ৰ দায়িত্বত মই দেৱিকা দাস, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, কোষ্টফ দাস আৰু হৰমোহন বৰ্মন, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু আছিক আহমেদ। শ্ৰোতাসকল, আমাৰ অনুষ্ঠান নিউজন এয়াৰ মোবাইল এপ যোগেদিও আপোনালোকে শুনিব পাৰিব। এতিয়া শুনক যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত যুৱবাণী।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই ঝৰণা ভৰালী আৰু মোৰ সৈতে আছে ত্ৰিদিশা বৰা।

বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল, কৰ্মই উপাসনা, হাঁহি জীৱন। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জনাবলৈ বিচাৰিছো, আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান, প্ৰচাৰৰ সময় 5:55, 6:10 শুনিবলৈ পাব জ্যোতি পাঠকৰ কথিকা অসমীয়া কবিতাত স্বদেশ প্ৰীতি। চন্দনা ডেকাই পৰিৱেশন কৰা বৰগীতৰ অনুষ্ঠান আগবঢ়োৱা হ'ব 6:30। যুৱ সাহিত্য অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:20। আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব উদীয়মান সাহিত্যিক লিজা গোস্বামী আৰু বিতুপন ৰাজবংশী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাচ্যদীপপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে অৰণ্য, চিকমিক বিজুলী, মন মন্দিৰ আৰু দূৰণিৰ ৰং ছবিকেইখনৰ পৰা কেইটিমান সুমধুৰ গীত। প্ৰথমেই শুনাব বিচাৰিছোঁ অৰণ্য ছবিখনৰ পৰা মান্না দেৰ কণ্ঠৰ এই গীতটি।

মান্নাদেৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ আগবঢ়াইছো জটিলেশ্বৰ মুখাৰ্জী, সুজাতা মুখাৰ্জীৰ কণ্ঠৰ এই গীতটি অৰণ্য ছবিখনৰ পৰাই।

মনোৰঞ্জনত এইবাৰ শুনাবলৈ লোৱা হৈছে দূৰণিৰ ৰং ছবিখনৰ পৰা পুলক বেনাৰ্জীৰ কণ্ঠত এই গীতটি। গীতৰ কথা ৰুবি সিংহৰ।

0: মই এন্ধাৰৰ ৰজা এন্ধাৰ লাগে মজা
1: যা ৰজা খা গজা পাবি মজা
0: মই যদি কৰি দিওঁ নষ্ট ভাল মন ভাল কাম দেখি পাওঁ কষ্ট সুন্দৰ কোঁৱৰ আৰু ৰূপৰ কোঁৱৰীৰ মিলন নহয় মোৰ পচন্দ দুয়োটাকে কাটি কুটি কৰি দিম লণ্ড ভণ্ড
1: খবৰ খবৰ খবৰদাৰ
0: কলা কলা বজাৰতো এন্ধাৰ দিওঁ অনবৰত এন্ধাৰ যোগান ধৰি যাওঁ তাৰ বাবে কিছু কমিছন পাওঁ
1: খবৰদাৰ
0: খবৰদাৰ
1: খবৰদাৰ
0: খবৰদাৰ

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনাইছো চিকমিক বিজুলী ছবিখনৰ পৰাই দিলীপ শৰ্মাৰ কণ্ঠৰ এই গীতটি।

মনোৰঞ্জনত এবাৰ আগবঢ়াইছো মন মন্দিৰ ছবিখনৰ কেইটিমান মনপৰশা গীত। প্ৰথমে শুনাবলৈ লৈছো ঋদীপ দত্ত আৰু ইলা মুখাৰ্জীৰ কণ্ঠৰ এই গীতটি।

ৰিদীপ দত্ত আৰু ইলা মুখাৰ্জীৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, আজিৰ মনোৰঞ্জনৰ শেষত শুনাবলৈ লৈছো মন মন্দিৰ ছবিখনৰ পৰাই মহানন্দ মজুমদাৰ বৰুৱা আৰু ইলা মুখাৰ্জীৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে ইমান পৰে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। আজিৰ মনোৰঞ্জন সজোৱা হৈছিল অৰণ্য, দূৰণিৰ ৰং, চিকমিক বিজুলী আৰু মন মন্দিৰ ছবিখনৰ পৰা কেইটিমান সুমধুৰ গীতেৰে। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰ 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰ 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 1,80,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 1,40,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে, লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট NFR.indianrailways.go

0: भारत निर्माण के प्रयास में एकजुट करता है। सोशल मीडिया पोस्ट में श्री शाह ने कहा कि इस वर्ष वंदे मातरम की 150वीं वर्षगांठ के कारण यह अभियान हर देशभक्त के लिए भावुक बन गया है। उन्होंने नागरिकों से तिरंगा फहराने और हरघरतिरंगा.com पर अपनी सेल्फी अपलोड करने का भी आग्रह किया। FIH हॉकी पुरुष और महिला विश्व कप से पहले इसकी संरचना में बदलाव किए गए हैं। प्रतियोगिता के क्वार्टर फाइनल चरण को समाप्त कर दिया गया है और दोनों पूल से शीर्ष दो टीम सीधे सेमीफाइनल में पहुंचेंगी। ये प्रतियोगिता 15 से 30 अगस्त के बीच बेल्जियम और नीदरलैंड्स की संयुक्त मेजबानी में आयोजित की जाएगी। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: This is Akashwani, the news, read by Nishit Kumar. Parliament has passed the Taxation and Other Laws Amendment Bill 2026 today, with Raj Sabha returning it to the Lok Sabha after discussion. The Lok Sabha has already passed the bill. Union Finance Minister Nirmala Sitharaman had moved the bill in the upper house. Replying to discussion, Ms. Sitharaman said the objective of the bill is to strengthen India's manufacturing ecosystem, attract further investment, generate employment and promote manufacturing activities. She clarified that the bill does not impose any tax or transaction charge on the UPI users. She assured that small merchants and consumers will not have to pay merchant discount rate charges on UPI. The Parliament has also passed the Bankers Books Evidence Bill 2026, with the Rajya Sabha approving it today. The Lok Sabha has already passed the bill. Replying to discussion on the bill, Finance Minister Sitharaman said that this bill is a very reformative step which will help the country move forward at a faster pace.
2: The bill, among various other things that it wants to do, provides for a technology-neutral legal framework for bankers' books. It recognizes electronic and digital banking records. It standardizes the certification process, facilitates the admissibility of electronic banking records. It permits authentication through manual, digital and electronic signatures. It also therefore strengthens the statutory protection.
1: The Lok Sabha has passed the Tribunals Reforms Bill 2026. The bill was passed without any discussion amid uproar by opposition members over several issues, including alleged police action during students' protest on the NEET matter. As the pandemonium continued, the chair adjourned the house for the day. Besides, three other bills were also introduced in the Lok Sabha. Lok Sabha Speaker Om Birla today made a personal appeal to the floor leaders to cooperate in the smooth functioning of the House and participate in the discussions on key bills. Mr. Birla was speaking during the Business Advisory Committee meeting held at Parliament House. Speaking to reporters at the Parliament premises after the BAC meeting, Union Parliamentary Affairs Minister Kiran Rijiju appealed to the opposition to allow the House to function so that Union Home Minister Amit Shah can make a statement about the students' protest and address all concerns raised by the opposition members. The student agitation in Jharkhand over alleged irregularities in recruitment examinations continued on the 17th consecutive day today. Police used water cannons as protesting students marched towards the State Assembly in Ranchi. The protesters are demanding cancellation of the JSSC CGL examination and a CBI probe into the alleged irregularities. The government claims that most of the students' demands have been accepted, but the protesters remain firm on their key demands. The 80th Independence Day celebrations this year will highlight Yuva Shakti and the contribution of young India towards building a Viksit Bharat by 2047, along with the commemoration of the 150 years of the national song Vande Mataram. Briefing media in New Delhi today, Defence Secretary Rajesh Kumar Singh said the celebrations will be led by Prime Minister Narendra Modi from the historic Red Fort. The Prime Minister will unfurl the national flag and address the nation. For the first time, the national song will be sung from the ramparts of the Red Fort during the Independence Day ceremony. The ongoing Har Ghar Tiranga campaign is gaining significant momentum across the country, inspiring citizens from all walks of life to come together in a collective celebration of India's national pride and spirit of unity. Prime Minister Narendra Modi has urged citizens to participate enthusiastically in the movement and renew their collective resolve to contribute towards building a Viksit Bharat. Prime Minister Narendra Modi met the medalists of the Commonwealth Games 2026 at his residence in New Delhi yesterday. During the interaction, the medal winners shared their experiences from the Games with the Prime Minister. Mr. Modi congratulated athletes for bringing glory to the nation, expressed confidence in their future victories.
3: स्पोर्ट्स व्यवस्था एक बात है, लेकिन देश मेडल तब प्राप्त करता है जब देश में स्पोर्ट्स कल्चर बनता है। दोस्तों, आपने बहुत बड़ा काम किया है, देश का नाम रोशन किया है, आपको मैं बहुत बधाई देता हूं और आप विश्वास कीजिए आगे भी आप विजयी होंगे।
1: The FIH Hockey Men's and Women's World Cup 2026 will feature a revamped competition structure with the traditional quarterfinal stage scrapped and the top two teams from each of the two crossover pools advancing directly to the semi-finals. Belgium and the Netherlands will jointly host the tournament from the 15th to 30th of this month. India's men have been drawn alongside England, Pakistan and Wales in Pool G, while the Indian women will face China, England and South Africa in their Pool D campaign. And with that, we end this news bulletin.
4: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো জ্যোতি পাঠকৰ কথিকা অসমীয়া কবিতাত স্বদেশ প্ৰীতি।
5: কবিতা হৈছে সাহিত্যৰ এক প্ৰধান ভাগ। কবিতা বুলি ক'লে ব্যক্তি এজনে নিজৰ মনৰ ভাৱ অৰ্থাৎ হৃদয়ত নিহিত ছন্দোবদ্ধকৈ লিখা এক সাহিত্য। কবিতা হ'ল জীৱনৰ ভাৱ অনুভূতিক একত্ৰিত কৰি কল্পনাৰ মাজেৰে ভাষা আৰু ছন্দৰ কলাত্মক সৃষ্টি। অসমীয়া কবিতাৰ কথা ক'বলৈ গ'লে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকে আদি কৰি লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, নলিনীবালা দেৱী, হীৰেণ ভট্টাচাৰ্য ইত্যাদিৰ কথা ক'ব লাগিব। অসমীয়া কবিতা বুলি ক'লে অসমীয়া ভাষাত হৃদয়ত নিহিত ভাৱ অনুভূতিক ছন্দোবদ্ধ ৰূপ দিয়া সাহিত্যৰ এক ভাগ। অসমীয়া কবিতাৰ বহুতো ভাগ পোৱা যায়। সকলো কবিয়ে ভিন ভিন বিষয়বস্তুক কেন্দ্ৰ কৰি ভিন ভিন কবিতা লিখে। প্ৰকৃতিপ্ৰেমমূলক কবিতা, স্বদেশপ্ৰেমমূলক কবিতা, ৰোমান্টিক কবিতা ইত্যাদি। বহু কবিয়ে স্বদেশপ্ৰেমৰ বহুতো কবিতা লিখিছে। স্বদেশৰ প্ৰতি থকা ভালপোৱা, অগাধ প্ৰেমৰ অনুভূতি এই কবিতাৰ মাজেৰেই প্ৰকাশ কৰে। স্বদেশপ্ৰেমমূলক কবিতা হৈছে এনে কবিতা য'ত কবিগৰাকীয়ে নিজৰ মাতৃভাষা, মাতৃভূমি, দেশখনৰ কলা সংস্কৃতি, সৌন্দৰ্য, ইতিহাস ইত্যাদিৰ অনুভূতি কবিতাৰ দ্বাৰা প্ৰকাশ কৰে। স্বদেশপ্ৰেমমূলক কবিতাৰ দ্বাৰা মাতৃভূমি বা দেশৰ প্ৰতি মৰম সন্মানো প্ৰকাশিত হয়। অসমীয়া কবিতাত স্বদেশপ্ৰেমৰ গভীৰ ভাৱ বহু কবিতাত প্ৰকাশ হোৱা দেখা যায়। বহু কবিয়ে স্বদেশৰ প্ৰতি থকা ভালপোৱা, অগাধ প্ৰেম, সন্মান, দায়িত্ববোধ কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিছে। পদ্মধৰ চলিহাদেৱৰ বিখ্যাত দেশপ্ৰেমমূলক কবিতা হ'ল স্বদেশপ্ৰেম। এই কবিতাটোত কবিগৰাকীয়ে মাতৃভূমিৰ প্ৰতি থকা গভীৰতা প্ৰকাশ কৰিছে। কবিতাটোৰ প্ৰথম পংক্তিতে কবিগৰাকীৰ মাতৃভূমিৰ প্ৰতি থকা ভালপোৱা প্ৰকাশিত হৈছে। ধৰেনে জনমকেও এই মৰতত শিলাময় কৰিতাৰ হিয়া, এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাই কিয়া। এই কবিতাটোৰ প্ৰথম পংক্তিতে কবিয়ে যিবিলাক লোকৰ নিজৰ জন্মভূমিক এবাৰো নিজৰ আপোন বুলি নকয় বা নাভাবে তেওঁলোকক শিলৰ লগত তুলনা কৰিছে। কবিতাটোৰ যিমানেই গভীৰলৈ যোৱা যায় সিমানেই কবিতাটোৰ মূল অন্তৰ্নিহিত কথাখিনি উপলব্ধি কৰিব পৰা যায়। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতাটো স্বদেশপ্ৰেমৰ ভাৱ ফুটি উঠা দেখা যায়। হীৰেণ ভট্টাচাৰ্যৰ ৰচিত এটি কবিতা মোৰ দেশ, এই কবিতাটিৰ প্ৰতিটো শব্দতে যেন জন্মভূমিৰ প্ৰতি থকা ভালপোৱাক সুঁৰিছে। মোৰ দেশ কবিতাটোৰ প্ৰতিটো পংক্তিতে স্বদেশৰ প্ৰতি থকা অগাধ ভালপোৱা প্ৰকাশিত হৈছে। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে সইচ সোণোৱালী ভৱিষ্যতৰ সপোন। কবি হীৰেণ ভট্টাচাৰ্যই এই কবিতাটোত নিজৰ স্বদেশক নিজৰ প্ৰাণতকৈও প্ৰাণৰ বুলি স্বীকাৰ কৰিছে। তেখেতৰ প্ৰতিটো কামৰ মাজতেই, প্ৰতিটো চিন্তাৰ মাজতেই যেন স্বদেশৰ প্ৰতি থকা দায়িত্ববোধ প্ৰকাশ পাইছে। আকৌ হীৰেণ ভট্টাচাৰ্যই শেষত লিখিছে, এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। কবিৰ বাবে স্বদেশৰ প্ৰতি মৰম ভালপোৱা অসীম। তেওঁ যি ঠাইতেই নাথাকক কিয়, দৰাচলতে এই কবিতাটোত স্বদেশৰ প্ৰতি থকা গভীৰ ভালপোৱা

0: নিভাজ মৰম আৰু স্বদেশৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ পাইছে। অম্বিকাগিৰি ৰায়চৌধুৰী অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিষ্ঠিত তথা প্ৰতিভাৱান কবি। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাত গভীৰভাৱে স্বদেশপ্ৰেমৰ ভাৱ ফুটি উঠা দেখা যায়। স্বদেশপ্ৰেমৰ ছবিখন খুব গভীৰতাৰে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাত দেখা যায়। অম্বিকাগিৰি ৰায়চৌধুৰীৰ অগ্নিবীণাৰ টান কবিতাটো স্বদেশপ্ৰেমৰ এক উদাহৰণ। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জোৰোৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। এই কবিতাটোৰ দ্বাৰা অম্বিকাগিৰি ৰায়চৌধুৰীৰ দেশৰ প্ৰতি থকা গভীৰ ভালপোৱা প্ৰকাশ পাইছে। এই কবিতাটোৱে পৰৱৰ্তী সময়ত গান হিচাপে লুইতকণ্ঠ জুবিন গাৰ্গৰ কণ্ঠত প্ৰাণ পাইছিল। অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰায়বোৰ কবিতাত স্বদেশপ্ৰেমৰ ছবি পৰিস্ফুট হৈছে। তেখেতৰ মতে মাতৃভূমিৰ প্ৰতি প্ৰতিজন সন্তানৰে গভীৰ দায়িত্ব থাকে। কবিতাটোৰ পংক্তিত উদ্ধৃত আছে, এই জীৱনটো হাঁহি তামাচাৰ অকল ভাগৰ জোৰোৱা গান নহয়, জীয়াই থকা সময়ছোৱাত দেশ আৰু দহৰ বাবে কৰিবলগীয়া বহুখিনি কৰণীয় থাকে, যাৰ মাধ্যমেৰে কবিয়ে দেশৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু দায়িত্ববোধ প্ৰকাশ কৰিছে। অম্বিকাগিৰি ৰায়চৌধুৰীৰ আন এক স্বদেশপ্ৰেমমূলক কবিতা হ'ল জাক ডেকা তেজ জাক। এই কবিতাটোৰ দ্বাৰা কবিয়ে ডেকাচামৰ মাজত দেশপ্ৰেম, কৰ্মৰ প্ৰতি উদ্যম এনেকুৱা ভাৱ প্ৰকাশ পাইছে। নলিনীবালা দেৱীৰ অসমীয়া কবিতা জগতত এক সুকীয়া স্থান আছে। তেখেতৰ জনমভূমি কবিতাটোত স্বদেশপ্ৰেমৰ ভাৱ ফুটি উঠিছে। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। কবিগৰাকীয়ে জীৱনৰ আদি অৰ্থাৎ জন্মতেই এই স্বদেশত প্ৰথম চকু মেলাৰ যি ইচ্ছা সেয়া প্ৰকাশ পাইছে। ইয়াৰ উপৰি জীৱনৰ অন্তিম বেলাত এই স্বদেশতে চকু মুদিম বুলিও কৈছে। ইয়াতেই তেখেতৰ দেশৰ প্ৰতি ভালপোৱা প্ৰকাশ পাইছে। কবিতাটোৰ দ্বাৰা কবিগৰাকীয়ে স্বদেশপ্ৰেমৰ গভীৰতাক বুজাইছে। বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাত স্বদেশপ্ৰেমৰ ভাৱ প্ৰকাশ পাইছে। স্বদেশপ্ৰেমক কেন্দ্ৰ কৰি বিভিন্ন বিষয়বস্তুৰে ৰচনা কৰা বৰুৱাৰ প্ৰথম কবিতা পুথি হৈছে শংখধ্বনি। স্বদেশপ্ৰেম বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাৰ মূল বিষয়বস্তু। বিনন্দ চন্দ্ৰ বৰুৱাৰ জন্মভূমি নামৰ কবিতাটোৰ এটি পংক্তি হ'ল, যিখন দেশত উপজি পোনেই মেলিলো মোৰ ই নতুন চকু, প্ৰথমেই য'ত সকলো কালৰ সকলো ভাৱৰ মেলিলে মোৰ, সেই জন্মভূমি স্বৰ্গটো অধিক জীৱনে মৰণে আপোন মোৰ। এই কবিতাটোৰ দ্বাৰা কবি এইটোকে প্ৰকাশ কৰিব খুজিছে যে জীৱনে মৰণে স্বৰ্গতকৈও শ্ৰেষ্ঠ নিজৰ জন্মভূমি। বিনন্দ চন্দ্ৰ বৰুৱাৰ দৃষ্টিত স্বদেশপ্ৰেম পৰম সম্পদস্বৰূপ, সেই সম্পদৰ তুলনা কেতিয়াও নহয়। ৰঙামুৱা বীৰ নামৰ কবিতাটোত সেই পৰম সম্পদৰ ভাৱ ফুটি উঠিছে।
1: উঠ ৰঙামুৱা ফেঁহু জালি দিলে শুবৰ সময় নাই, দা জাঠিলৈ যা লৰালৰি বেগেতে মুঠি খাই, ৰাতিতে জতাই থৈছো কবচ পিন্ধিব পাৰিবি তই, মানৰ যুঁজত পিতাৰ অধুকাল যুঁজলৈ কিহৰ ভয়।
0: এইদৰে বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাত স্বদেশপ্ৰেম ফুটি উঠিছে। এই কবিতাসমূহ অসমীয়া সাহিত্যত একক আৰু অনন্য। স্বদেশপ্ৰেমমূলক কবিতাবোৰে আন কবিতাৰ তুলনাত মনত এক গভীৰ সাঁচ বহুৱায়। অসমীয়া কবিতাত স্বদেশপ্ৰেমৰ বহুতো কবিতা বহু কবিয়ে লিখি থৈ গৈছে। সংস্কৃতত এষাৰি কথা আছে, জননী জন্মভূমিশ্ব স্বৰ্গাদপি গৰিয়সী, জননী আৰু জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ।
2: জ্যোতি পাঠকৰ কথিকা অসমীয়া কবিতাত স্বদেশপ্ৰীতি শুনিলে। কথিকাটি পাঠ কৰিলে স্নেহা পাঠকে।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900455।

0: दिनेषु अतीव तीव्र वृष्टेः पूर्वसूचना च प्रख्यापिता। शंघाई नगरे अपि अति तीव्र वृष्टेः संभावना वर्तते। प्रशासनेन जनाः बाह्य गतिविधीन् परिहर्तुं निर्दिष्टाः। चीन प्रशासनेन पूर्वमेव एतदर्थं रक्तवर्णीया संचेतना च उद्घोषिता आसीत् इति वार्ताः।
1: বাতৰিৰ পাছত পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো চন্দনা ডেকাই পৰিৱেশন কৰা বৰগীতৰ অনুষ্ঠান।
2: ৰাগ আখোৱাৰী, গীত চিন্তহু গোবিন্দ, তাল পৰিতাল আৰু মাধৱদেৱ বিৰচিত বৰগীত।

0: ইমান পৰে শ্ৰোতাই চন্দনা ডেকাৰ কণ্ঠত বৰগীত শুনিলে। আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8

0: অগ্নি যুগৰ গান,
1: অগ্নি যুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱৰ ৰহাত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ, বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতা ভিত্তিক কৰি তোলাৰ উদ্দেশ্যৰে সম্প্ৰসাৰিত বিজ্ঞান নগৰী নিৰ্মাণ কাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰী, ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নতি, ভালে সংখ্যক বিদ্যালয়ত আজিৰে পৰা পুনৰ পাঠদান আৰম্ভ, দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ আৰু ধেমাজিৰ অসম অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ আক্ৰমণত 11 জন অসমীয়া লোক গুলীবিদ্ধ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কমাৰজানৰ এখন সুলভ মূল্যৰ দোকানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেওঁ লগতে অৰুণোদয় আঁচনিৰ পৰা বিশেষ পৰিস্থিতিত বাদ পৰা পৰিয়ালসমূহৰ বাবেও বিশেষ চিন্তা চৰ্চা কৰা বুলি জানিবলৈ দিয়ে।

0: যোৰহাট জিলা তিতাবৰত ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰি বিধায়ক ধীৰাজ গোৱালাই কয় যে এই আঁচনিয়ে সমাজৰ দৰিদ্ৰ আৰু পিছপৰা লোকসকলক পৰিপুষ্টি লাভত সহায় কৰিব। জিলাখনৰ তিয় সমষ্টিত বিধায়ক বিকাশ শইকীয়াই এই আঁচনি আৰম্ভ কৰি নিম্ন আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এনে বিতৰণ ব্যৱস্থাই যথেষ্ট সকাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে। পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত কেন্দ্ৰীয়ভাৱে হিতাধিকাৰীসকলক ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনী বিতৰণ কৰা হয়। ওদালগুৰি, দক্ষিণ শালমাৰা, মানকাছৰ, পশ্চিম কাৰ্বি আংলং আদি জিলাসমূহতো আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দক্ষিণ শালমাৰাৰ সদৰ হাট শিঙিমাৰী জিলা আয়ুক্তৰ উপস্থিতিত হিতাধিকাৰীসকলক মচুৰ দাইল আৰু চেনী বিতৰণ কৰা হয়। এই আঁচনিখন বৰপেটা জিলাতো বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত মুকলি কৰা হয়। হিতাধিকাৰীসকলক সম্বোধন কৰি শ্ৰীদাসে কয় যে ৰাজ্যৰ জনসাধাৰণক সকাহ প্ৰদান আৰু খাদ্য সুৰক্ষা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিশেষকৈ নিম্ন আৰু মধ্যমীয়া পৰিয়ালবৰ্গক উপকৃত কৰিব। মৰিগাঁও জিলাতো জিলা আয়ুক্ত সৃষ্টি সিঙে পূব ৰঙালধৰা গাঁৱৰ ন্যায্য মূল্যৰ দোকানত অনুষ্ঠিত ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনী বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ মুখ্যমন্ত্ৰী কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰো ব্যৱস্থা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰত থকা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে 150 বিঘা মাটিত নিৰ্মিত বিজ্ঞান নগৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ ইতিমধ্যে সম্পন্ন হৈছে। 5 মাহ পূৰ্বে প্ৰথম পৰ্যায়ত নিৰ্মাণ সম্পূৰ্ণ হোৱা ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। অহা বছৰৰ মাৰ্চ মাহলৈ নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া পৰৱৰ্তী পৰ্যায়ৰ সম্প্ৰসাৰণে বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতা ভিত্তিক কৰি তুলিব বুলি ডক্টৰ শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে।
1: বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে মই চাইন চিটি চাবলৈ আহিছিলোঁ। আমাৰ এই

0: চিটিখন 150 বিঘা মাটিত আমি নির্মাণ কৰি আছো। প্রথম পর্যায়ে আমি 5 মাহ আগতে উদ্বোধন কৰিছিলোঁ। এতিয়া আৰু কেইবাটাও নতুন সংযোজন ইয়াত হ'ব আৰু মাৰ্চ 2027 চনলৈ এই সাইন্স চিটিখন পূর্ণাঙ্গ হ'ব। বহুত নতুন নতুন এলিমেন্ট ইয়াতে যোগ হ'ব। আজি আৰু কেইবাটাও বিশেষকৈ এটা ডিজিটেল পেনারোমা, লগত এটা কনভেনশন সেন্টার, এটা পার্কিং ফেসিলিটি, এটা মিউজিক্যাল ফাউন্টেন, এনেকুৱা আৰু কিছুমান এলিমেন্ট এড কৰিবৰ বাবে মই 100 কোটি টকা রাজ্য সরকারের পৰা আগবঢ়াবৰ বাবে মোৰ ইচ্ছা মই আমাৰ সাইন্স এন্ড টেকনোলজি ডিপার্টমেন্টক জনাইছোঁ।
1: ডক্টৰ শৰ্মাই সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ সমাধিক্ষেত্ৰ পৰিচালনা আৰু নিৰ্মাণ সন্দৰ্ভত দিহা পৰামৰ্শ প্ৰদান কৰে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলা বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানৰ 456খন গাঁৱৰ 1,37,590 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানৰ সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰব্বী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও ডুবি থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ত জৰীপ অহা 30 আগষ্টলৈ চলিব। বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীযুষ হাজৰিকা আজি শিৱসাগৰ জিলাৰ ডিমৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে। শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নিতাই পুখুৰী কৃষি চক্ৰৰ সমূহীয়া কঠীয়া তুলিত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ডিমৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, কৃষি বিভাগৰ সঞ্চালক ডঃ উদয় প্ৰবীণ, জিলা কৃষি বিষয়া অমৃত শইকীয়াৰ লগতে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। শ্রোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মৰ পৰা।
2: নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। ডঃ ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচাৰ্য ননী গোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ, অসমৰ জনসাধাৰণৰ আকাংক্ষা আৰু ভাৰত ৰত্ন সন্মানেৰে সন্মানিত গোপীনাথ বৰদলৈ দূৰদৰ্শী নেতৃত্বৰ ফলত প্ৰতিষ্ঠিত এই বিশ্ববিদ্যালয়ে গুণগত শিক্ষা, গৱেষণা, দক্ষতা বিকাশ আৰু নিৰন্তৰ উদ্ভাৱনৰ জৰিয়তে নিজৰ ঐতিহ্যক সমৃদ্ধ কৰি আহিছে বুলি উপাচাৰ্যগৰাকীয়ে মন্তব্য কৰে। তেওঁ নৱাগত শিক্ষাৰ্থীসকলে জ্ঞানৰ অন্বেষণৰ জৰিয়তে এই ঐতিহ্যৰ বাট কাটিব বুলি আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে মুখ্য অতিথিৰ আসন অলংকৃত কৰে। তেওঁ শিক্ষাৰ্থীসকলক শৃংখলা, আত্মবিশ্বাস, অধ্যৱসায় আৰু দায়িত্ববোধৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ আহান জনায়। অসম গৌৰৱ সন্মানেৰে সন্মানিত দুঃসাহসিক ক্রীড়াবিদ মীনাক্ষী দাসে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতে হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ 3টা মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত ত্ৰিৰংগা সফল আৰু সৰ্বাংগীনভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱা সন্দৰ্ভত আলোচনা কৰা হয়। বজালু জিলাতো হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনত এটা বৃহৎ ৰেলী উলিওৱা হয়। দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা কঢ়িয়াই উলিওৱা এই ৰেলীত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। পাঠশালাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উড়ন হেতুৰ পৰা আৰম্ভ কৰা ত্ৰিৰংগ ৰেলী পাঠশালা নগৰৰ মাজেৰে বজালি জিলা পৰিষদৰ কাৰ্যালয়লৈ উলিওৱা হয়। ৰেলীত অংশগ্ৰহণকাৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ দেশপ্ৰেমমূলক শ্লোগান দি ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। ইয়াৰ অংশ হিচাপে কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে এটা চাইকেল ৰেলীও উলিওৱা হয়। পৰহিলৈ পদযাত্ৰা আৰু তাৰ পৰৱৰ্তী দিনটোত ৰংগোলী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অহা 14 আগষ্টত বিভাজন বিভীষিকা স্মৰণ দিৱস পালন কৰা হ'ব। স্বাধীনতাৰ ইতিহাস, দেশ বিভাজনৰ সময়ত সংঘটিত

0: আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুৰে সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন বিভীষিকা বিষয়ক আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাই গভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলি আছে। গোৱালপাৰা জিলা প্ৰশাসনে চহৰখনৰ জে টি এছ পথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰিবলগা স্বাধীনতা দিৱস উপলক্ষে পেৰেডৰ আখৰা চলি আছে। অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে এই পেৰেডত অংশগ্ৰহণ কৰিব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। স্থলপথৰ লগতে জলপথতো আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে। জিলাখনত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ বৰা ভূঞাই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
1: গোৱালপাৰা জিলাৰ ভিত্তিক কেন্দ্ৰীয়ভাৱে হয় গোৱালপাৰা টাউনত, আৰু তাৰ বাবে আমাৰ প্ৰস্তুতি চলি আছে। পুলিচৰ বা বিভিন্ন স্কুল কলেজৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে পাৰ্টিচিপেট কৰিব, আৰু পুলিচৰ আমাৰ কণ্টিজেঞ্চো আছে, হোমগাৰ্ডৰো আছে। আমি যিখিনি যাৱতীয় ব্যৱস্থা ল'বলগীয়া আছে সেইখিনি আমি প্ৰত্যেক বছৰ দৰে লৈ আছোঁ এইবাৰো।
0: পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মাবৰুৱাৰ পৰা।
2: ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত আজি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11 জন অসমীয়া লোক গুলীবিদ্ধ হয়। গুলীবিদ্ধ লোককেইজন সম্প্ৰতি ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে আহত 4গৰাকী ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদতিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নগাঁও জিলাৰ ৰহাৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত কয় যে গুলীচালনা ঘটনা সন্দৰ্ভত অনুসন্ধান কৰা হ'ব আৰু কোনো কাৰণতে অসমৰ ভূমি এৰি দিয়া নহ'ব।
3: বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে, ডিজিপিয়েও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব। মই অসম পুলিচক নিৰ্দেশ দিছো, কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিএনফৰ্চমেণ্টটো তালৈকে ইতিমধ্যে গৈছে।
2: ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব আৰু অৰুণাচল প্ৰদেশৰ মুখ্য সচিবৰ মাজত হোৱা আলোচনাত অসম আৰক্ষী সঞ্চালক প্ৰধানে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ৰাজ্যৰ আৰক্ষী বাহিনী সীমান্ত অঞ্চলৰ শান্তি শৃংখলা বজাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে সীমান্ত অঞ্চললৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বিবিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে শিক্ষাবিদ অশোক বৰগোহাঁই সোঁৱৰণী সাংবাদিকতা বঁটা যুৱ সাংবাদিক টমাছ বুঢ়াগোহাঁই প্ৰদান কৰা হ'ব। অহা 14 আগষ্টত বৰ্ণিল কাৰ্যসূচীৰে হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত টমাছ বুঢ়াগোহাঁইক এই বঁটা দিয়া হ'ব। এই একেটা অনুষ্ঠানতে ডিব্ৰুগড়ৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। ইফালে শেহতীয়াকৈ উজনি অসমৰ কেইবাখনো জিলাত হোৱা বানৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ সোঁৱৰণত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনাইছে। গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জিলাখনত চলি থকা বিভিন্ন কাম কাজ আৰু আঁচনি অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, দেৰগাঁও সমষ্টিৰ বিধায়ক মৃদুল কুমাৰ দত্ত, গোলাঘাটৰ জিলা আয়ুক্ত বিশ্বজিৎ ফুকন আদিৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ খোৱাপানী যোগান, অনাময় ব্যৱস্থা, চলি থকা বিভিন্ন আঁচনি আৰু জনসেৱা প্ৰদানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। খাদ্য সুরক্ষা আর পরিপুষ্টি নিশ্চিত করার লক্ষ্যে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নগাঁওর রহাত মসুর ডাইল আর চেনি বিতরণ কার্যসূচীর শুভারম্ভ বিজ্ঞান চর্চাক আকর্ষণীয় সহজ বুদ্ধ আর অভিজ্ঞতা ভিত্তিক করে তোলার উদ্দেশ্যে সম্প্রসারিত বিজ্ঞান নগরী নির্মাণ কার্য পরিদর্শন মুখ্যমন্ত্রী রাজ্য বান পরিস্থিতির সামান্য উন্নতি ভালে সংখ্যক বিদ্যালয় আজিরে পুনের পাঠদান আরম্ভ আর ধেমাজির অসম অরুণাচল সীমান্ত দুর্বৃত্ত

0: ঘৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে। ত্ৰিৰংগ যাত্ৰা আৰু বন্দে মাতৰম পৰিৱেশনেৰে এই অভিযানত সকলোকে অংশগ্ৰহণ কমত ছেলফি আপলোড কৰিবলৈ জনসাধাৰণক আহান জনায়। ৰাজ্যসভাই বেংকাৰ বুক এভিডেন্স বিল অৰ্থাৎ বেংক সাক্ষ্য বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ বাবে গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিধেয়কখন উত্থাপন কৰিছিল। ইতিমধ্যে লোকসভাত এই বিধেয়কখন গৃহীত হৈছে। বেংকৰ বহি সম্পৰ্কীয় সাক্ষ্যৰ বাবে আইন প্ৰস্তুত কৰা আৰু ইয়াক বৰ্তমানৰ ডিজিটেল বেংকিং প্ৰথা অনুযায়ী আইন প্ৰণয়ন কৰা এই বিধেয়কখনৰ মূল উদ্দেশ্য। বৰ্তমানৰ বেংকিং ব্যৱস্থা পূৰণ কৰাৰ বাবে আইনী পৰিকাঠামো আধুনিক ৰূপত সজাই তোলাৰ উদ্দেশ্যে উত্থাপন কৰা এই বিধেয়কখনত বেংকৰ বহিৰ বৈদ্যুতিন আৰু ডিজিটেল তথ্যক বৈধ, গ্ৰহণযোগ্য আৰু আইনীভাৱে প্ৰযোজ্য সাক্ষ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ অৰুণ সিঙে কয় যে ব্ৰিটিছ শাসনৰ অধীনত 1891 চনত প্ৰৱৰ্তন কৰা পুৰণি আইনখন সংশোধন কৰি নতুন আইন অনা হৈছে। শ্ৰীসিঙে কয় যে এই বিধেয়কখনে ভাৰতীয় অৰ্থনীতিক মেৰুদণ্ড হিচাপে বিবেচিত বেংকিং ব্যৱস্থা অধিক উন্নত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বেংকিং ব্যৱস্থাত এটা বৈপ্লৱিক পৰিৱৰ্তন দেখা গৈছে বুলি শ্ৰীসিঙে লগতে উল্লেখ কৰে। বিজেডিৰ মানস ৰঞ্জন মংগৰাজে বিধেয়কখনৰ উদ্দেশ্যক সমৰ্থন কৰে। তেওঁ কয় যে তথ্য সুৰক্ষা আৰু গোপনীয়তাক সৰ্বোচ্চ অধিকাৰ দিব লাগিব। যিহেতু বেংকৰ তথ্যত স্পৰ্শকাতৰ ব্যক্তিগত আৰু বিত্তীয় তথ্য থাকে, সেয়েহে চৰকাৰে অপব্যৱহাৰ আৰু চাইবাৰ ভাবুকি ৰোধ কৰিবলৈ শক্তিশালী সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিব লাগিব বুলি শ্ৰীমংগৰাজে উল্লেখ কৰে। ইপিনে ৰাজ্যসভাই কৰ আৰু অন্যান্য আইন সংশোধনী বিধেয়ক 2026 বিবেচনাৰ লগতে উভতাই পঠিয়াইছে। এই বিধেয়কখনে বিত্ত আইন 2026, আয়কৰ আইন 2025 আৰু আৰ্থিক লেনদেন আৰু নিষ্পত্তি ব্যৱস্থা আইনৰ সংশোধন কৰিব বিচাৰিছে। এই বিধেয়কখন এই বছৰৰ 5 জুনত জাৰি কৰা আয়কৰ সংশোধনী অধ্যাদেশ 2026ৰ সলনি ব্যৱহাৰ কৰিবলৈ উত্থাপন কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিধেয়কখন উত্থাপন কৰে। শেহতীয়া ছাত্ৰ প্ৰতিবাদ আৰু ইয়াৰ লগত সংগতি থকা বিষয়সমূহ সংসদত বিতংভাৱে আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰি শ্ৰীৰিজিজুৱে কয় যে দেশৰ জনসাধাৰণৰ তথ্যসমূহ জনাৰ সম্পূৰ্ণ অধিকাৰ আছে। সদনত বিৰোধী শান্তি শৃংখলা অব্যাহত ৰাখি সদনৰ কাম কাজত ব্যাঘাত কৰাৰ পৰা বিৰত থাকিবলৈ শ্ৰীৰিজিজুৱে আহান জনায়। তেওঁ লগতে কয় যে চৰকাৰ কেতিয়াও সংসদৰ বিতৰ্কক আওকাণ কৰা নাই। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তৃত অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেলথ গেমছৰ বিজেতাসকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক খেলো ইণ্ডিয়াৰ সন্মান বঢ়াবলৈ উৎসাহিত কৰে। ভাৰোত্তোলক ছাইখম মীৰাবাই চানুৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীমোদীয়ে কয় যে এই জয়ে ভৱিষ্যৎ প্ৰজন্মৰ বাবে উল্লেখযোগ্য প্ৰেৰণা হিচাপে কাম কৰিব। দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে প্ৰত্যেকগৰাকী খেলুৱৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে।
1: स्पोर्ट्स व्यवस्था एक बात है लेकिन देश मेडल तब प्राप्त करता है जब देश में स्पोर्ट्स कल्चर बनता है। दोस्तों आपने बहुत बड़ा काम किया है, देश का नाम रोशन किया है, आपको मैं बहुत बधाई देता हूं और आप विश्वास कीजिए आगे भी आप विजयी होंगे।
0: উল্লেখযোগ্য যে গ্লাছগোত অনুষ্ঠিত চলিত বৰ্ষৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে ভাৰত প্ৰতিযোগিতাৰ 4ৰ্থ স্থানত থাকে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। লোকসভাত আজি ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 গৃহীত হয়। ঘৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আৰু অসমৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে।

0: পৰৱৰ্তী মুখ্য বাতৰি নিশা আঠ বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, নিবেদন কৰিবলৈ লৈছো যুৱ সাহিত্য অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিবলৈ পাব লীজা গোস্বামী আৰু বিতুপন ৰাজবংশীৰ গল্পপাঠ। অনুষ্ঠানটিৰ আধৰতা তথা প্ৰযোজনা শ্ৰুতি ডেকাৰ।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ এক বিশেষ অনুষ্ঠান যুৱ সাহিত্য, য'ত আমি বহুতো নতুন নতুন প্ৰতিভা আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত দুগৰাকীকৈ গল্পকাৰ উপস্থিত আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ বিতুপন ৰাজবংশী আৰু পাণ্ডু কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী লীজা গোস্বামী, দুয়োগৰাকীলৈ আজিৰ এই যুৱ সাহিত্য অনুষ্ঠানলৈ স্বাগতম। আজি আমি বহুতো কথা পাতিম, লগতে গল্পও শুনিম, কিন্তু পোনপ্ৰথমে মই বিতুপনৰ ওচৰলৈ আহিছোঁ। তোমাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম। তোমাৰ জন্ম, শিক্ষা ক'ত হৈছিল?
3: মোৰ জন্ম হৈছিল তামোলপুৰ জিলাৰ পুনিয়া নামৰ এখনি অকণমানি সৰু সেউজীয়া গাঁও। মই হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে সেইখন গাঁৱতে থাকি ডাঙৰ দীঘল হ'লোঁ, তাতে পঢ়া শুনা কৰিলোঁ, বা মোৰ সাহিত্য চৰ্চাৰ জীৱন আৰম্ভণি কালচোৱাও সেইখন গাঁৱতেই মোৰ হৈছিলে। তাৰপিছত আহি মই শিক্ষাৰ বাকীচোৱা জীৱন আগুৱাই নিলোঁ। মই কটন বিশ্ববিদ্যালয়, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু বৰ্তমান মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে নিজৰ শিক্ষা জীৱন আগবঢ়াই নিছোঁ, তেনেকৈ চলি আছে।
2: খুব ভাল লাগিলে। গল্পৰ সৈতে সম্পৰ্ক কেতিয়াৰ পৰা, মানে যদি গল্প লিখিবলৈ প্ৰেৰণা কাৰ পৰা পালা বুলি সোধো তেন্তে কি মনলৈ আহিব?
3: গল্পৰ সৈতে সম্পৰ্ক বহুত বেছি পুৰণা নহয়। মই সাধাৰণতে আগতে কবিতাই লিখিছিলোঁ, কিন্তু গল্প মই সাংঘাতিক পঢ়িছিলোঁ। ভৱেন্দ্ৰনাথ শইকীয়া, মাইনী মহন্ত, অনুৰাধা শৰ্মা পূজাৰী, চৈয়দ আব্দুল মালিক, তেওঁলোকৰ গল্প পঢ়ি মই খুব বেছি ভাল পাইছিলোঁ। কিন্তু কেতিয়াও নিজে গল্প এটি লিখিব পাৰিম বা গল্পৰ প্ৰতি মোৰ হাতখন আগবঢ়াম বা গল্প লিখিবলৈ চেষ্টা কৰিম, সেই কথাটো কেতিয়াও মনলৈ অহা নাছিল। 2022 চনত মই জীৱনত প্ৰথমবাৰৰ বাবে গল্প লিখিছিলোঁ। আজিৰ পৰা বেছি বছৰ হোৱা নাই, 3 বছৰ আগৰ কথা। আৰু মোৰ প্ৰথমটি গল্পই ঔষধ শীৰ্ষক এটি গল্প লিখিছিলোঁ মই। সেই গল্পটোৱে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ ফালৰ পৰা সেই গল্পটোৰ কাৰণে মই শ্ৰেষ্ঠ গল্পকৰ বঁটা পাইছিলোঁ। আৰু প্ৰথমটো গল্পৰ পিছতেই তেনেকৈ মই ভাবিলোঁ যে হয়তো কোনোবাখিনিত মই লিখাত অকণমান হ'লেও সফল হৈছোঁ বা মই লিখিব পাৰিম, সেই আত্মবিশ্বাসটো আহিলে। আৰু যিহেতু আগৰ পৰাই বৰেণ্য সাহিত্যিকসকলৰ লেখনিবোৰ পঢ়োঁ, গল্পবোৰ পঢ়োঁ, গতিকে তেখেতসকলৰ পৰা যথেষ্ট শিকিছোঁ গল্প কথন শৈলী, গল্প লিখন শৈলী, কেনেকৈ গল্প এটা আগবঢ়াই নিব লাগে, চৰিত্ৰ কেনেকৈ নিৰ্বাচন কৰিব লাগে, কাহিনী এটা কেনেকৈ বৰ্ণনা কৰিব লাগে, গতিকে তেনেদৰে শিকিছোঁ, এইসকল ব্যক্তিৰ পৰা শিকিছোঁ। আৰু শিকি বৰ্তমান গল্প লিখক বুলিতো নিজক চিনাকি নিদিওঁ, তথাপি গল্প লিখাৰ অকণমান প্ৰয়াস কৰি আছোঁ বা অকণমান চৰ্চা কৰি আছোঁ।
2: কেনেকুৱা ধৰণৰ বিষয়বস্তুক লৈ গল্প লিখি ভাল পাওঁ?
3: মই সদায় মোৰ চৌপাশত যিবোৰ ঘটনা ঘটি থাকে আৰু চৌপাশৰ যিখিনি মোৰ চৰিত্ৰ, সেই চৰিত্ৰখিনিৰ ওপৰত ভিত্তি কৰি মই গল্প লিখিবলৈ প্ৰয়াস কৰোঁ। মই কেতিয়াও কাহিনী এটা মনত আগতে সাজি নলওঁ, মই প্ৰথমতে চৰিত্ৰবোৰ বাছি উলিয়াওঁ আৰু সেই চৰিত্ৰবোৰ সদায় মোৰ চৌপাশত থকা মানুহখিনিয়ে মোৰ একো একোটা চৰিত্ৰ হৈ পৰে। মই সৰু উদাহৰণ এটা দিছোঁ। পৰহি মই ইয়াতে গল্প লিখাৰ কাৰণে মই অকণমান আৰম্ভণি কৰিছিলোঁ। তাৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটো মোৰ দূৰ সম্পৰ্কীয় পেহী এগৰাকীৰ মাজেৰে মোৰ গল্পটো আৰম্ভ হৈছে। তেখেতৰ জীৱনটোক মই যিটো ধৰণে দেখিছোঁ, তেখেতৰ যিখিনি কষ্ট কৰিছে, তেখেতে নিজৰ জীৱনটোক যিখিনি দুখ কষ্ট পাইছে, সেইখিনিক মই মোৰ গল্পটোত মূল উপাদান হিচাপত আনিবলৈ প্ৰয়াস কৰিছোঁ। চ' ঠিক তেনেকৈ গল্পবোৰ লিখিব চেষ্টা কৰোঁ।
2: খুব ভাল লাগিলে। গল্পক লৈ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা?
3: মোৰ গল্প সংকলন এখন প্ৰকাশ কৰাৰ খুব মন আছে। এতিয়ালৈকে যদিও ভালেখিনি কাম আগবঢ়া নাই, তথাপি প্ৰকাশকৰ লগত কথা হৈছিলে আৰু যদি সকলো ঠিকে থাকে, যদি ঈশ্বৰে আশীৰ্বাদ কৰে, হয়তো অহা এটা দুটা বছৰৰ ভিতৰত এখন গল্পৰ সংকলন প্ৰকাশ কৰিবলৈ যত্ন কৰিম।
2: হয়, নিশ্চয়কৈ, খুব ভাল লাগিলে। অতি সোনকালেই যেন তোমাৰ গল্পৰ সংকলন এখনি আমি পাম তাৰে আশা কৰিলোঁ। প্ৰিয় গল্পকাৰ বুলি সুধিলে প্ৰথমে মনলৈ অহা নামটো কি?
3: প্ৰশ্নটো টান। কাৰণ মই যেতিয়া আৰম্ভণি কৰিছিলোঁ সৰুৰ পৰাই যথেষ্ট কিতাপ পঢ়িছোঁ, গতিকে বহুতৰে গল্প পঢ়িছোঁ। আৰম্ভণিতে মই অনুৰাধা শৰ্মা পূজাৰীৰ পঢ়ি খুব বেছি ভাল পাইছিলোঁ। বৰ্তমান সময়ত মোৰ যদি প্ৰিয় গল্পকাৰ বুলি ক'ব লাগে, যদিও দুয়োগৰাকী ব্যক্তি আমাৰ মাজত নাই, ভৱেন্দ্ৰনাথ শইকীয়া আৰু চৈয়দ আব্দুল মালিক, দুয়োগৰাকীৰে গল্প পঢ়ি মই খুব বেছি ভাল পাওঁ। আৰু তেখেতসকলে যিটো ধৰণে নিজৰ চৌপাশত হৈ থকা মানে সামাজিক ঘটনাৱলীসমূহ গল্প হিচাপে আকাৰ দিয়ে, সেইটো মই তাৰ পৰা খুব বেছি মই অনুপ্ৰাণিত হৈছোঁ বা বহুতখিনি শিকিছোঁ। চ' তেখেতসকল মোৰ প্ৰিয় গল্পকাৰ।
2: খুব ভাল লাগিলে তোমাৰ সৈতে কথা পাতি তোমাৰ বিষয়ে জানিবলৈ পাৰি, আৰু তোমাৰ এই যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিলোঁ।
3: ধন্যবাদ।
2: তেন্তে প্ৰিয় শ্ৰোতা, এইখিনিতে বিতুপনৰ দ্বাৰা ৰচিত এটি গল্প শুনোচোনা হওক।
3: মোৰ গল্পৰ শিৰোনাম আলিংগন। সি লেচতাৰ তলত পৰি ৰোৱা দুইহতীয়া আংচাখন তুলি আনি বাওঁহাতখনত কেকো জেকোকৈ বান্ধ এটা দি চিত্ৰাই ধপকৈ মাটিত শুই দিলে। আৰু নোৱাৰি, পুৰণা ঘৰৰ গোহালিৰ টিঙত লহপহকৈ বগোৱা কোমোৰাডাল আয়েকে গুৰিতে ঘপিয়াই কাটোতে তাই যেনেকৈ ফেকৰি ফেকৰি কান্দিছিল, ঠিক তেনেকুৱা কান্দোন এটা তাইৰ বাওখিলৈ পৰি থকা জধলা চুলিখিনিৰ ভিতৰৰ পৰা ওলাই আহি বহু দূৰৰ বতাহৰ সৈতে মিলি গ'ল। ভঙা মথাউৰি এটাৰ গঁৰালহেন ঠাই এটুকুৰাত তাই যিদৰে পৰি ৰৈছে দূৰৰ পৰা সেয়া ধৰিব পৰা নাযাব। পশ্চিমত সূৰ্য ডুবু ডুবু, কোনোবা সিপাৰৰ নাঙৰীয়াই জাল পাতি এইখিনিৰে পাৰ হৈ ক'লেও তাইক বানত উটি অহা কলৰ গুৰি বুলি ভাবি আঁতৰি যাব। আহিনৰ শেষৰ দিনকেইটাত সোনকালে গধূলি হয়। গৰু খেদি খেদি মথাউৰিৰ মানুহবোৰ ভাগে ভাগে নিজৰ তম্বুবোৰত সোমাল। দুই একে বাহৰ চালি পাতি সকলোবোৰ নতুনকৈ আৰম্ভ কৰিছে যদিও বানে ভঙা মানুহবোৰে এতিয়া বেলেগৰ জীৱন মৰণলৈ বৰ এটা গুৰুত্ব নিদিয়া হ'ল। সিহঁতবোৰ নিজেই মানসিকভাৱে ভাঙি টুকুৰা টুকুৰ হৈ গৈছে। গতিকে চিত্ৰাৰ কি হ'ব সেয়া অকল তাইহে জানে। ঢলপুৰখন আগতে বৰ সুজলা সুফলা আছিল, আদৰ্শ পুৰস্কাৰ পোৱা গাঁও, বেছিভাগেই কোচ মানুহ, দুই একঘৰ বঙালী মানুহ নতুনকৈ সোমাইছে। আঠবিঘাৰ বাহিৰৰ মাটিখিনিত পাম ধৰা মানুহখিনিৰ মাজত উঠি অহা বড়ো আৰু কলিতা দুঘৰ মানুহ আছে। মুঠতে ইলেকশ্যন আহিলে গাঁৱৰ ভোট সৰহকৈ নাভাঙে। উত্তৰ চুবুৰীৰ শংকৰীয়া কোচখিনিৰ নামঘৰটো বেলেগ, বাকীখিনিৰ উমৈহতীয়াকৈ এটা। দুমাহ চলি অকৰ্মণ্য হোৱা চৰকাৰী পানী যোগান আঁচনিৰ ডাঙৰ পকা টেংকিটোৰ পৰা আধা কিলোমিটাৰ নিলগতে ব্ৰহ্মপুত্ৰৰ মৰা সুঁতি এটা। আগতে সুঁতিটো নাছিল। চিত্ৰাৰ দেউতাকে কোৱা মতে এবাৰ বৰকৈ খৰ হোৱাত গাঁৱৰ মানুহে মিলি ব্ৰহ্মপুত্ৰৰ পৰা দুমাইল দীঘল নলা এটা কাটি আনিছিল পথাৰলৈ বুলি। তেতিয়াৰ এফুটমান বহল মাথো নলাটো গৈ গৈ এতিয়া সুঁতি এটা হ'লগৈ। আদৰ্শ গাঁও পাওঁতে জলসিঞ্চনৰো ব্যৱস্থা হোৱাত সুঁতিৰ মুখখন মাৰি দিলে ঠিকেই, কিন্তু এইবাৰ বাৰিষাতহে কেৰণটো লাগিল। তিনিদিনৰ দোপালপিটা বৰষুণত পানী বাঢ়ি ব্ৰহ্মপুত্ৰৰ সুঁতে পশ্চিমৰ মথাউৰি ঢিলা কৰি দিলে আৰু চতুৰ্থ দিনৰ ভৰ পুৱাই পানী ভাঙি গোটেই গাঁও উটুৱাই নিলে। ভয়ংকৰ সোঁত মানুহে কি হৈছে ৱাদিহ পোৱাৰ আগেয়ে মূৰৰ পৰা ভৰিলৈকে জীৱনৰ সমস্ত আশা আৰ্জন হেৰুৱাই পেলালে। চিত্ৰাৰ বাপেক পায়খানাত আছিল তেতিয়া। কিবা এটা তলকিব পৰাৰ আগতেই মুহূৰ্তৰ ভিতৰতে তেওঁ উটি গ'ল। অকল শংকৰীয়া চুবুৰীটোৰে ছয়জনকৈ মৰিল। গোটেই গাঁওখনৰ কিমান মৰিল কিমান ক্ষতি হ'ল তাৰ গম ল'বলৈ চিত্ৰাই আৰু সাহস গোটাব নোৱাৰিলে। তাই মনো নকৰিলে। এমাহ পাছত যেতিয়া পানী শুকাল তাই নিজৰ ঘৰখনৰ একো চিনচাপ বিচাৰি নাপালে। তাই নিজেতো নাকান্দিলেই, বোকাৰ মাজত গিৰেকৰ উৱলি যোৱা মৃতদেহ বিচাৰি পোৱা ৰত্নাকো গবা মাৰি ধৰি কান্দিবলৈ নিদিলে চিত্ৰা গাঁওখনৰ সাহস, গোটেই গাঁওখনৰ আশীৰ্বাদ তাই। এটা সময়ত চিত্ৰাৰ অসুখ বুলি জানিলে গাঁৱৰ মানুহ উবুৰ খাই পৰিছিল। শংকৰ চুবুৰীৰ সেউতি খুৰীয়েকে প্ৰসাদলৈ বুলি অনা আপেল মোনাতেই নিলগাই তাইলৈ কোচত বান্ধি আনিছিল। সেইজনী চিত্ৰা আজি মথাউৰিত পৰি আছে, অথচ কাৰো খবৰ নাই। মনটো মৰি গৈছে, গাটো জীয়াই আছে। উদাসীন আন্ধাৰে আৱৰি লৈছে মৰাহুতিৰ পাৰৰ আকাশখন। ঢলপুৰৰ বানে ভঙা মানুহখিনি আহি তৰাজানৰ চাপৰিত চৌকা পাতিলেহি। ওচৰ পাজৰৰ কোনো গাঁৱতেই চনমাটি নাই। আগতে হোৱা হলে মানিকপুৰ আৰু গোসাঁই গাঁৱৰ আশে পাশে বিঘাই বিঘাই মাটি পৰি আছিল, কিন্তু তাৰ বেছিখিনি মাটিয়ে ইণ্ডাষ্ট্ৰিয়েলৈ ল'লে। চাৰিওফালে শিল পকাৰ দেৱাল দি 20 বিঘামানৰ দাগটো দিল্লীৰ কোম্পানীয়ে নিজৰ কৰি লোৱা ভালেকেইবছৰে হ'ল। যি অলপ ওচৰ পাছিল তাতেও ৰাতিৰ ভিতৰত দল বান্ধি অহা মিয়াবোৰে চালি দিলেহি। ওচৰৰ কাৰো লগত সিহঁতৰ বৰ বিশেষ সম্বন্ধ নাই, ভাষা সংস্কৃতিও নিমিলে। অকল চৰৰ বালিত খেতি কৰে আৰু বাৰিষা মাছৰ কাৰবাৰ। গোটেই অঞ্চলটোৰ চেহেৰাটো যেন হঠাৎ আচৰিতভাৱে সলনি হৈ পৰিল। এতিয়া চিত্ৰাহঁতৰ হাততো একো উপায় নাথাকিল।

যিখন ব্ৰহ্মপুত্ৰ সিহঁতৰ গাঁও বংশ সম্পত্তিৰ চিনচাব নোহোৱা কৰিলে সেইখন ব্ৰহ্মপুত্ৰকে দিনে ৰাতি চাই থাকি সিহঁতে চাপৰিতে চকা পাতিব লগা হ'ল। নৈখনৰ প্ৰতি মানুহখিনিৰ এটা উমৈহতীয়া ঘৃণা। শংকৰীয়া চুবুৰীৰ নামঘৰটোৰ দেউৰী আছিল নিৰঞ্জন কোঁচ, চিত্ৰাহঁতৰে সম্বন্ধীয় বৰদেউতাক। মানুহটোৱে বানপানীৰ তিনিদিনলৈ আউলি বাউলিকৈ কান্দিলে। অইনক গুৰুজনাৰ আদৰ্শৰে সৎ সাহসী ঈশ্বৰ বিশ্বাসী হ'বলৈ শিকোৱা মানুহজনে যেন নিজেই প্ৰভুৰ ওপৰত সকলো আস্থা হেৰুৱাই পগলা হ'ল। তিনিদিনৰ পাছত চাপৰিৰ মুখতে লাগি থকা কেঁচা ৰাস্তাটোৰ কিনাৰত লাগি থকা আমজোপাত নিৰঞ্জন বৰদেউতা ওলমি থাকিল। চিত্ৰাই নাকান্দিলে, আচলতে কোনেও নাকান্দিলে। কান্দিব পৰাকৈ কাৰো বুকুত চকুপানী নাছিল। বানভ্ৰষ্ট গাঁওখন শুকাওঁতে এমাহ লাগিলেও মানুহবোৰ শুকাই যাবলৈ এসপ্তাহো নালাগিল। চুবুৰীৰ ডেকাহঁতে মিলি একেজোপা আমৰ কাঠেৰেই নিৰঞ্জনক ধোৱা চাই কৰি পেলালে। সেয়াও ৰুক্ষতা, অনিহা, অনিচ্ছা এটাৰ ভাৱত। অৱশ্যে এইখিনিৰ মাজতে সংঘাত এটা চলি থাকিল। চাপৰি মিয়াখিনিয়ে ঢলপুৰৰ মানুহখিনি আহি সিহঁতৰ মাটিতে বাঁহৰ পতাটো সিহঁতৰ পচন্দ নহ'ল। সিহঁতৰ মাটি ঢলপুৰৰ মানুহখিনিৰো যুক্তি আছিল। নৈৰ পাৰৰ মাটি সেয়া কাৰো নহয়, হ'বও নোৱাৰে। আমি বানে ভঙা মানুহ, যামেই বাকলৈ। বছৰীয়াকৰ মূৰত আমালৈ মনত পৰা চৰকাৰী বৰমূৰীয়াবোৰে আমাৰ যাতনা নুবুজে, নেদেখে, দেখিও নুবুজে। জীৱনলৈ মায়া নথকাহেঁতেন কেতিয়াবাই সমজোৱা আত্মজাহাদী নদীৰ বুকুতে বংশ ভেটি উচন যোৱাকৈ সমাধি পাতিলোহেঁতেন। পাছে কথাবোৰ ভবামতে নহ'ল। গুৱাহাটীলৈ চব্জি চালান দিয়া ফিদুলৰ উচতনিত বস্তিৰ মানুহখিনিও উভতি ধৰিলে। সিহঁতে খেতি কৰি পৌঁছাই নথকাহেঁতেন চহৰৰ মানুহবোৰে খাবই বাকী। নিউজৰ মানুহেই সন্দেহজনক নাগৰিক বুলি যি চৰবস্তিৰ ফটো উঠাই নিছিল, সেই মানুহবোৰেই এতিয়া আমাৰ ধৰ্তাকৰ্তা হৈ পৰিল। কথাবোৰ ওলাই কৰিব নোৱাৰি ঢলপুৰৰ মানুহখিনি চুপ হৈ গ'ল। কিন্তু সিহঁতৰ হাতত একো উপায়ো নাছিল। ভিতৰি ভিতৰি উমি উমি জ্বলি থকা কেঁচাখৰিৰ জুই এটুকুৰাৰ দৰে গোটেইখিনি মানুহ জ্বলি থাকিল। এন জি অ' এটাই দি থৈ যোৱা পুৰণা কম্বলৰ মিহি উমৰ মাজৰ পৰা অনিচ্ছা সত্ত্বেও চিত্ৰা উঠি আহিল। নতুনকৈ ৰুই যোৱা নাৰ্জী ফুলৰ পুলি এটা অকণমান বতাহতে হাউলি পৰাৰ দৰে নতুন চুবুৰীটোত হাল্লা লাগিছে। চিত্ৰাই ভাবিছিল ৰেচনৰ চাউলৰ কাৰণে বঙালী মাইকীকেইটাই অইন দিনাৰ নিচিনাকৈ কাজিয়া কৰিছে। ভোকত জন্তুবোৰেও বলিয়া হয়, খাবলৈ নাপাই চিঞৰি চট ফটাই থকা ল ছালিবোৰক শুকাই লেৰেলি পৰা মুখকেইখন দেখি মাকবোৰে যুদ্ধ নকৰাকৈ থাকিব পাৰেনে? কিন্তু আজি কোনো তিৰোতাৰ মাত তাই শুনা নাই। উফৰি আহি থকা হাংগামাৰ টুকুৰাবোৰে চিত্ৰাৰ বুকুৰ ভিতৰলৈ বিন্ধিলে। ক'ৰবাত কিবা এটা হৈছে, হয়তো নৈখন হঠাৎ শুকুৱাইছে, হয়তো পানীৰ মাজৰ পৰা ওলাই পৰা ঘৰবোৰ দেখি বিস্ময়ভূত মানুহবোৰৰ কিৰিলিত হয়তো মথাউৰি পাৰত খপ চপ লাগিছে, হয়তো আমৰ ডালত ওলমি থকা নিৰঞ্জন বৰদেউতা উভতি আহিছে, কান্দি কাটি বাউলি হোৱা নিৰঞ্জনৰ ঘৈণীয়েকে চকুপানী মুচি গিৰিয়েকক গোটেই জগত জহন্নামৰ গালি পাৰিছে, মুঠতে কিবা এটা হৈছে, জৰুৰ হৈছে। মুঠতে সাংঘাতিক হাল্লা এটাই পকা আঘোণৰ চেঁচাখিনিকো নেওচি নৈৰ পাৰৰ বতাহখিনি গৰম কৰি তুলিছে। চিত্ৰা অকণমান আগুৱাই গ'ল। তিৰোতা মানুহখিনিক ল'ৰাকেইটাই আগুৱাব দিয়া নাই। আগ সুধি তাক সুধি চিত্ৰাই গম পালে ভৱেনক মাৰিছে। ভৱেনক বলিন খুৰা পংকজহঁতে চৰি আহিছে, ঢকিয়াইছে। কিন্তু কিয় কিয় কোনেও একো ক'ব খোজা নাই, কোৱা নাই। ফিচিকা শাৰীৰ আচলৰে মুখ ঢাকি তিৰোতাবোৰে জুমি চাই উৱাদেশ ল'বলৈ অকণো পিছ হহকি অহা নাই। সেউতি খুৰীয়ে উচুপি থকা চিত্ৰাই স্পষ্টকৈ দেখা পালে। তাইৰ উচপিচনিটো ক্ৰমাৎ বাঢ়ি গ'ল। ভৱেনক কোবাইছে কিয়? ল'ৰাহঁত পাগল হ'ল নেকি? ভৱেন ইমান শান্ত, ভৱেন ইমান ভাল ল'ৰা, সি ইমান ভদ্ৰ ল'ৰা। ল'ৰা নহয় বে, হিজৰা চাল্লা। হঠাৎ কাৰোবাৰ মাত এটাই চিত্ৰাক মুহূৰ্ততে স্তব্ধ কৰি পেলালে। মানুহৰ ভিৰৰ পৰা তাই যেন এইমাত্ৰ দেহ এৰি অহা আত্মা এটা হৈ হঠাৎ ভৱিষ্যতক উৱাদি হেৰুৱাই পেলালে। উতলা গাখীৰৰ ধোঁৱা হৈ আকাশত মেঘ যেন চামনি হোৱাৰ দৰে মথাউৰিত সংশয়ৰ ধোঁৱা জ্বলিছে। সেই ধোঁৱাই চিত্ৰাক আকোহি আজৰি অৱহ কৰি তুলিছে। ভৱেন এনে নাছিল, এয়া তাই জনা ভৱেনজন হ'ব নোৱাৰে। পিছদিনা ভৰ পুৱাই ভৱেনক মানুহবোৰে গাঁৱৰ পৰা খেদি উলিয়াই দিলে। বতাহত ভাহি অহা কথাৰ টুকুৰাবোৰে চিত্ৰাই অলপ অলপকৈ শুনিছে। কালি গধূলি মিয়াবস্তি ল'ৰা এটাৰ লগত ভৱেন ধৰা পৰিল।
যিবোৰ মিয়াই সিহঁতক থাকিবলৈ জেগা এটুকুৰা নিদিয়া হ'ল সিহঁত

তৰ বিলাই বিপত্তিক অকণো মায়াৰ চকুৰে নেচাই গলগ্ৰহ হৈ ৰল। সেই জাতৰ সদূৰ মিয়াৰ পোৱালী এটাৰ লগত সি নৈৰ পাৰৰ সাৱতা সাৱতিকৈ বহি আছে। ইমান গৰজ, ইমান নিৰ্লজ! কামোৰ ক্ষুধাই পগলা কৰা তাৰ দৰে চৰিত্ৰৰ দোষ থকা মানুহবোৰক গাঁওখনক নেলাগে। গাঁও, চিত্ৰাই সুধিব খুজিছিল, নুসুধিলে, হাঁহ নহ'ল যে গাঁৱৰে নিজৰে অস্তিত্ব নাই। সেই গাঁৱে গাঁৱৰ ইজ্জতৰ দোহাই দি লোকক শাস্তি দিব পৰা হ'ল তাকো এনেহেন দুৰ্যোগ দুৰ্ভোগৰ দিনত? মিটিং পাতি সিদ্ধান্ত লওঁতে ভৰত দোকানীয়ে ওলটি ধৰিছিল, বোলে আবেগৰ যুক্তিত গাঁৱত যি টি হ'বলৈ দিব নোৱাৰি। হাজাৰ হ'লেও আমি ধৰ্ম কৰা মানুহ, নামঘৰটো নাথাকিলেও সকলোবোৰ গুৰুৰ ভজন লোৱা মানুহ হ'ল বুলি নৈৰ পাৰৰ আন্ধাৰত দুজন পুৰুষে সাৱতা সাৱতি কৈ আছে, সেয়া কি সৰু কথা? বলিনে চিঞৰি চিঞৰি কৈছিল। আন্ধাৰৰ মাজতো সি সিহঁতৰ ঘনিষ্ঠতাখিনি ভালকৈয়ে দেখিছিল। মিয়া ল'ৰাটো পলাল যদিও ভৱেনৰ বয়স 35 পাৰ হ'ল। ভাৰী গাঁতোৰে বালিত দৌৰাটো সহজ কথা নহয়, সেয়ে বলিনৰ হাতত সি সহজে ধৰা দিলে, নহ'লে দুয়োকে ধৰি কাণ কাটি দিলেহেঁতেন, কপালত চূণ ঘঁহি ৰাস্তাত উলংগ কৰি দৌৰালেহেঁতেন। চিত্ৰাৰ গাটো জিকাৰ খাই উঠে। দুজন মানুহে সাৱতিলে দুনিয়াৰ লজ্জাবোধ হয় আৰু সিহঁতক উলংগ কৰি সমদল উলিয়ালে কি পৃথিৱীৰ আয়ুসৰ আশীৰ্বাদ পায়? চিত্ৰাই নিজেহে বুজি পায়, অন্যক বুজাব নোৱাৰে। মানুহবোৰে সেইজন বলিনকে উলিয়াই দিলে যিজন বলিনে এবুকু বানৰ মাজতো নামঘৰৰ গুৰুৱাখনখন অকলে উদ্ধাৰ কৰি আনিছিল। তাৰ জহতে ঢলপুৰৰ মানুহখিনিয়ে আকৌ এবাৰ নামঘৰ পতাৰ কথা পাতিবৰ বাবে সাহস কৰিব পাৰিছিল। ঢলত উটি যোৱা নমিতা বৌ আৰু বৌৰ ছোৱালীজনীক দুই হাতেৰে ধৰি আনি থৈ যোৱা সেই ভৱেনক পাছত আটাইয়ে একেমুখে শলাগিছিল। চন্দা বসনেতৰ অলংকাৰৰ বাকচটো আনি যেতিয়া কান্দি থকা চন্দাৰ কোলাত দিছিল, তাইৰ মুখখন কমটি পোহৰ হৈ উঠিছিল নে? গুৱাহাটীৰ এন জি অ' এটাই সাহায্য দিবলৈ আহোঁতে তাক আনকি গামোচা পিন্ধাই সন্মান কৰিছিল। 4 মাহ স্কুলৰ মুখ নেদেখা 19টা ল'ৰা ছোৱালীক পঢ়োৱাৰ দায়িত্ব লৈছিল সি। সেইগৰাকী ভৱেনক ৰাইজে মাৰি ধৰি গাঁৱৰ পৰা খেদি দিলে, কাৰণ তাৰ ভালপোৱাখিনি অন্যৰ চকুত বেয়া কথা হ'ল, অসহ্য। চিত্ৰাই থৈলাৰ বস্তাটোত শুই দিলে। আৰু তাই কিজেন কেতিয়াও শোৱাৰ পৰা নুঠিব, নিৰঞ্জন বৰ্তাৰ দৰে চিপ লৈ মৰি যাব, ঠিক তেনেকুৱা ভাৱে তাই তাইক চৌপাশৰ পৰা আৱৰি ধৰিলে। চিত্ৰাৰ ৰত্নালৈ মনত পৰিল, বেচেৰীৰ বিয়াৰ দুমাহ নহওঁতেই গিৰিয়েক মৰিছিল। ইপিনে তাইৰ পেটটো দিনে দিনে ডাঙৰ হৈ আহিছে, তাইৰ যতন ল'বলৈ কোনো নাই। মানুহবোৰে অযথা চিঞৰ বাখৰ কৰি থকাৰ বাদে নিজৰ মানুহখিনিৰ দুখ ভাৱনাত ওচৰ নচপা হ'ল। হঠাৎ তাইৰ এবাৰ ঘৰখনলৈ মনত পৰিল। আপোন ঘৰখন বানি চিনচাব নোহোৱা কৰি থৈ যোৱা 4 মাহ উকলিবৰ হ'ল। ইমান দিনে ঘৰখন চাবলৈ তাইৰ অলপমানো হোতা হোৱা নাছিল। আজি তাই যেন ৰ'ব পৰা নাই, ঘৰকেইখন থকালৈকে মানুহবোৰ এনে নাছিল। কত আন্তৰিকতাৰে আবোৰ খাই থকা গাঁওখন চকুৰ সন্মুখতে চেদেলি ভেদেলি হৈ পৰিল। তেক গাঁওখন ঘূৰাই লাগে, যিকোনো মূল্যৰ বিনিময়ত ঘূৰাই লাগে। চিত্ৰাই দৌৰি ওলাই আহিল। অসম্ভৱ টান এটাত তাই বাউলি হৈ পৰিছে। তাই আকুল হৈ প্ৰাৰ্থনা কৰিছে, জলমগ্ন পৃথিৱীখনৰ পৰা নতুন বিষ্ণুৰ অৱতাৰ এটা আহি তাইৰ ঘৰখন, সিহঁতৰ গাঁওখন উদ্ধাৰি আনক, গোসাঁয়ে সিহঁতৰ মনবোৰ ভালপোৱাৰে বান্ধি ৰাখক। কত হেঁপাহৰে তাই ঘৰখনৰ ভিক্ষা খুজিছে, কিন্তু শুনিবলৈ কোনো ঈশ্বৰেই ওচৰত নাই। তাই যিমান পাৰি দূৰলৈ চাই পঠিয়ালে, নাই, ইয়াৰ পৰা গাঁওখন মনিব নোৱাৰি, একোকে নিচিনি। নাৱত উঠি পাৰ হ'বলৈ হ'লেও তাই মিয়া মাছুৱৈকেইটাৰ নাৱত উঠিব লাগিব, কোনোবাই দেখিলে সাংঘাতিক কথা হ'ব, চৰিত্ৰহীনা বুলি চিত্ৰাৰ চুলি খুৰাই দিব, কামুক জখিনী বুলি বগৰীৰ কাঁইটেৰে চকু ফুটাই দিব, কিন্তু নাই, তাই কোনোপধ্যেই নিজক দমাই ৰাখিব নোৱাৰিলে। জাল পেলাই সিপাৰলৈ যাবলুৱা নাওখনক তাই হাত বাউল দি মাটি ৰখালে আৰু দৌৰি গৈ কাঠৰ চতিটোত বহি ল'লে। ভাই, মোকো লৈ যোৱা না, এবাৰ ঘৰখন চাবলৈ বৰ মন গৈছে। নাৱৰীয়াজনে একোকে নক'লে, সৰু ল'ৰা, সি বঠা ধৰিলে। বহল নদীখনৰ বুকুৰে নাওখন ধীৰে ধীৰে আগুৱাই গৈ থাকিল। ভৱেন আজিকালি আমাৰ পামতে থাকে। নৈৰ নিম জৰুত ঘহনি খাই চেঁচা হৈ থকা বতাহৰ বাধা খেলিও ভাহি অহা সৰু মাতটোৰ কথাখিনিত চিত্ৰা চক খাই উঠিল। সেইদিনা তেনেকুৱা একো হোৱা নাছিল। আপোনালোকৰ মানুহে কোৱাৰ দৰে মিয়াবস্তিৰ ল'ৰাটো ময়েই আছিলোঁ। চিত্ৰাই বিস্ময়ভূত হৈ ঘূৰি চালে। মই পঞ্চমলৈ স্কুললৈ গৈছোঁ, আগতে ধুবুৰীত আছিলোঁ, তাৰ পৰা খেদিলে।

0: ইচ্ছা আছিল কিন্তু পঢ়া নহ'ল। সিদিনা গধূলি ঘাটত নাও বান্ধোতে ভৱেন তাতেই বহি আছিল। সামান্য কথা হৈছিল আমাৰ মাজত। তাৰপাছত চিত্ৰাৰ মাতটো ঘপহকৈ ওলাল। আচলতে আপোনালোকৰ মানুহখিনিৰ অৱস্থাৰ কথা কৈ কৈ সি কান্দিছিল। ল ছালিকেইটাৰ পঢ়া পাতিৰ কথা কৈ সি বৰ দুখ কৰিছিল। সেয়ে মই তাক সাৱটি ধৰিছিলোঁ আৰু তেতিয়াই ৰখোৱা, চিত্ৰাই চিঞৰি উঠিল, আগৰ ঘাটটোত নাও ৰখোৱা। প্ৰচণ্ড আতাহ এটাই লুইতৰ বুকুত খপজপ লগালে, যেন হঠাৎ অসম্ভৱ ঘৃণাৰ চুনামি এটা আহিব। নৈৰাশ্যৰ বৃহৎ বিস্ফোৰণ এটাই পৃথিৱীৰ সমস্ত যন্ত্ৰণা চুচি মাজি সাং কৰি লৈ যাব, তেনেকুৱা ভাৱ এটাই পানীত নিশ্চিহ্ন ঢলপুৰৰ ওপৰৰ আকাশখন আৱৰি ধৰিলে। ঘাটত নামিয়েই চিত্ৰাই বালিৰ মাজে মাজে দৌৰিবলৈ ধৰিলে। নাৱৰীয়াটোলৈ এবাৰো ঘূৰি চোৱাৰ প্ৰয়োজনীয়তা বোধ নকৰিলে তাই। নৈৰ ঠিক পাৰৰ দলবোকাখিনিত তাই দুবাৰকৈ পিছল খাই পৰিল। তাই উঠিলে, আকৌ দৌৰিলে, আকৌ পৰিলে। বোকা বালিয়ে লুতৰি পুতৰি কৰা দেহাটোলৈ অকণো গুৰুত্ব নিদিয়াকৈ তাই আকৌ দৌৰিব ধৰিলে। মাজতে বালিৰ মাজত পৰি থকা ভঙা কাঁচ এটুকুৰাত লাগি তাইৰ বাওঁহাতখন কেচেককৈ কটা গ'ল। কিন্তু অত মানুহৰ জীৱন জীয়া নৰক কৰি পেলাইও কাহিনীও ভাগৰি নপৰা লুইতৰ দৰে তাই দৌৰিয়েই থাকিল, দৌৰিয়েই থাকিল। তাই যেন এতিয়াই মিয়া বস্তিলৈ গৈ ভৱেনক সাৱটি ধৰিব। বানে ভগা মানুহবোৰে সিহঁতৰ কলিজাৰ কোহলৈ ভাঙি পেলালেও তাই ভৱেনক সাৱটিয়েই ধৰিব। বুকুৱেহে বুকুৰ কথা বুজে, বুকু নথকা মানুহে বুকুৰ বেদনা নেদেখে, নুশুনে। সাৱটি ধৰিলে যদি ভৱেনৰ বুকুখনে উচুপি উঠে, তাইৰ বুকুখনে বাৰু কি বুলি সান্ত্বনা দিব। তৰাজানৰ মথাউৰি দিশৰ পৰা ক্ষীণ প্ৰাৰ্থনাৰ মাত এটা ভাহি আহিছে। বতাহৰ ঢৌত গুৰুজনাৰ ঘোষাৰ সুৰ আহি চিত্ৰাৰ কাণত খুন্দিয়াইছে। কুকুৰ শৃগাল কৰ্ধপৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। চিত্ৰাই কেকজেককৈ দৌৰি থাকিল। ধন্যবাদ।
1: খুব ভাল লাগিলে গল্পটি। এনেকৈয়ে গল্প লিখি গৈ থাকা আৰু খুব সোনকালেই যাতে পাঠকৰ মাজলৈ তোমাৰ সপোনৰ গল্পৰ সংকলনখনি আগবঢ়াই দিব পাৰা তাৰে কামনা কৰিলোঁ।
0: আন্তৰিক ধন্যবাদ বা।
1: ইমান পৰাই শ্ৰোতাসকলে বিতুপন ৰাজবংশীৰ গল্পপাঠ শুনিলে। প্ৰিয় শ্ৰোতা, আজি আমাৰ মাজত আন এগৰাকী গল্পকাৰ উপস্থিত আছে, লিজা গোস্বামী। তোমাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে জানিব বিচাৰিম তোমাৰ শৈশৱৰ বিষয়ে। তোমাৰ জন্ম, শিক্ষা ক'ত হৈছিল?
2: নমস্কাৰ, মোৰ ঘৰ শুৱালকুছিত, শুৱালকুছি গাঁৱৰ শ্ৰীহাটীত। মই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছোঁ গণেশদাস হাইস্কুলৰ পৰা। তাৰপিছত কলেজীয়া শিক্ষা সমাপ্ত কৰিলোঁ শুৱালকুছি বুটা মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ পৰা। বৰ্তমান মই পাণ্ডু মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পাছ কৰিছোঁ।
1: খুব ভাল লাগিলে। গল্পৰ সৈতে সম্পৰ্ক কেতিয়াৰ পৰা, মানে যদি গল্প লিখিবলৈ প্ৰেৰণা কাৰ পৰা পালা বুলি সোধোঁ তেন্তে কি মনলৈ আহিব?
2: গল্প, উপন্যাস তেনেকৈ মোৰ বহুত আগৰ পৰা পঢ়াৰ অভ্যাস নাছিল। মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতহে খুব উপন্যাস পঢ়িছিলোঁ। লকডাউনৰ সময় পৰিছিল তেতিয়া, সকলোফালেই বন্ধ। মই খুব গল্প, উপন্যাস, বেছিভাগেই উপন্যাস পঢ়িছোঁ। উপন্যাস পঢ়াটো হৈছে এটা নিচা, সেইটো নিচাই কাৰো ক্ষতি নকৰে, বৰঞ্চ উপকাৰহে সাধন কৰে। তাৰপিছতেই সেইটো সময়ত এখন খুব জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি, সেইখন পঢ়িলোঁ। তাৰ মাজতে কৌশিক নন্দন বৰুৱাৰ এটা সাক্ষাৎকাৰ চালোঁ। তেখেতে কৈছিল মানে যিবিলাকে মানে লিখা মেলা কৰিব বিচাৰে, আগত প্ৰথমতেইটো বহুত বেছি কিবা এটা কৰিব নোৱাৰে, সৰুৰ পৰা হ'লেও আৰম্ভণি কৰিব লাগে। তো ময়ো তেনেকৈ সৰুৰ পৰা কিবাকিবি আৰম্ভণি কৰিছিলোঁ, বাতৰি কাকতত লিখিছিলোঁ। তাৰ পিছৰ পৰাই মোৰ এই যাত্ৰা আৰম্ভ হৈছিল।
1: গল্পক লৈ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা?
2: তেনেকুৱা পৰিকল্পনা আছে, মোৰ উপন্যাস এখন লিখাৰ খুব মন। কিন্তু এতিয়াই যিহেতু মই ইমান বেছি জনা হোৱা নাই, শিকিহে আছোঁ, তো গল্পৰ পৰা আৰম্ভণি কৰিছোঁ। গল্প লিখি তাৰপিছত উপন্যাসলৈ চেষ্টা কৰিম।
1: খুব ভাল লাগিলে। কেনেকুৱা ধৰণৰ বিষয়বস্তুক লৈ গল্প লিখি ভাল পোৱা তুমি?
2: হয়, আমাৰ চাৰিওকাষে যিবোৰ থাকে সেইবিলাক লৈয়ে চাওঁ, যিহেতু কল্পনাই সকলো নহয়, বাস্তৱতা নোহোৱাকৈ কল্পনা থাকিব নোৱাৰে। চাৰিওফালৰ যিবিলাক ঘটনা ঘটে মোৰ আশে পাশে বন্ধু বান্ধৱীৰ লগত বা তেনেকুৱা, সেইবিলাক মই খুব ধুনীয়াকৈ মোৰ মনত ৰৈ যায়। তো সেইবিলাকৰ দ্বাৰা মই মোৰ ফালৰ পৰা গল্প এটা সৃষ্টি কৰিব বিচাৰোঁ। আমাৰ চৌপাশতে অজস্ৰ ঘটনা ঘটে, সেইবিলাক আমাৰ মনত থোপ খাই ৰৈ যায়। তো সেইবিলাকৰ দ্বাৰাই গল্পৰ সৃষ্টি হয়। মই বাস্তৱ জীৱনত যিবোৰ ঘটনা ঘটে সেইবোৰ লৈয়ে মই গল্প লিখি ভাল পাওঁ।
1: খুব ভাল লাগিলে তোমাৰ সৈতে কথা পাতি, তোমাৰ বিষয়ে জানিবলৈ পাৰি, আৰু তোমাৰ এই যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিলোঁ। তেন্তে প্ৰিয়

0: শ্রোতা, এইখিনিতেই শুনোচোন হওক লিজাৰ এটি গল্প।
1: মোৰ গল্পৰ শিৰোনাম এহাল কপৌ আৰু এটি জীৱনৰ সাধু। জুন মাহৰ প্ৰচণ্ড গৰমতো সেই তেতিয়াৰ পৰা অদিতে বিছনাখনত অলকভাৱে পৰি আছে। নাকত বিন্দু বিন্দু ঘাঁহ পিৰিঙিছে। উঠি গৈ ফেনখন দিবলৈও তাৰ মন যোৱা নাই। ৰক্তিমে বোধহয় তাই ৰাতিপুৱাই বান্ধি দিয়া পোলাও আৰু মুৰ্গীৰ জোলেৰে টিফিন খাই আছে। ৰাতিপুৱাই তাইও খাবলৈ গাখীৰ চাহ একাপ বাকী ৰাখিছিল, কিন্তু ৰক্তিমক ইটো সিটো বস্তুৰ যোগান ধৰোঁতে চাহকাপ চেঁচা হৈ থাকিল। পিছত সেইকাপ চাহ তাইৰ খাবলৈ মন নগ'ল। একো নোখোৱাকৈ তেনেকৈ পৰি আছে প্ৰকাণ্ড কিং চাইজৰ বিছনাখনত এটি মৰাহৰ দৰে। আনদিনা ৰক্তিম ওলাই যোৱাৰ পিছত দিনত সৰু সুৰা কাম কৰি ব্যস্ত ৰাখে নিজকে। কৰা কামটো আকৌ কৰে, একেখন ঠাই আকৌ চাফা কৰে। নহ'লেনো এই প্ৰকাণ্ড ঘৰটোত তাৰ কৰিব লগা আছেই বা কি? থন থনকৈ মজিয়াত পৰা বাচনৰ শব্দতে জাপ মাৰি উঠিল। উঠি গৈ চালে খিৰিকীখন খোলাই আছিল। মেকুৰীজনীয়ে মুৰ্গীৰ জোলখন মজিয়াত পেলাই চেলেকি আছে। নাই, তাইৰ বেয়া লগা নাই। দুপৰীয়াৰ সাজত খাবলৈ ৰান্ধি থোৱা একমাত্ৰ আঞ্জাখন নষ্ট হোৱাত তাইৰ অকণো দুখ লগা নাই। অথচ ৰাতিপুৱা ৰক্তিমৰ কথাষাৰ তাইৰ মনলৈ আহি আছে। যোৱা নিশা বান্ধৱী মেঘাই ফোন কৰি তাইক কৈছিল, ঐ, মোৰ স্কুলখনত অসমীয়া শিক্ষকৰ পোষ্ট এটা খালী হৈছে। মই হেড ছাৰক তোৰ কথাটো কৈছোঁ, পাৰ যদি এই সপ্তাহৰ ভিতৰতে দৰকাৰী কাগজ পত্ৰখিনি লৈ আহি যাবি। আনন্দত আত্মহাৰা হৈছিল তাই। ব্যক্তিগত খণ্ডৰ বিদ্যালয় হ'লেও অন্ততঃ নিজৰ উপাৰ্জনৰ বাবে কিবা এটা কৰিব পাব বুলি মনটো ভাল লাগিছিল। স্বামী ৰক্তিমৰ ভাল চাকৰি, তথাপি তাই ভাবে নিজৰ প্ৰয়োজনীয় বস্তুটো নিজৰ টকাৰে কিনাৰ আনন্দই সুকীয়া। কিন্তু ৰক্তিমৰ পৰা এনেকৈ কথা এষাৰ শুনিব বুলি কল্পনাই কৰা নাছিল। ইচ, মাষ্টৰিনী হৈ মোক খুৱাব নালাগে। মোৰ টকাৰে কি তোমাক নোজোৰা হৈছে? ইয়াত ৰাজৰাণী হৈ খাবলৈ পাইছা, আৰু কি লাগে? ঘৰতে থাকা। ৰাজৰাণী, শব্দটো তাইৰ বুকুখন মোচৰ খাই উঠিল। সঁচাকৈ ৰাজৰাণী হৈ আছেনে তাই? এই যে আপোন মানুহে কথাৰে কলিজা ৰেপি থৈ যায়, ঘাবোৰতনো কোনে মলম লগায়। দুদিনমান আগতে মগনীয়া এজন ঘৰলৈ আহিছিল। সেইটো সময়ত তাইৰ দিবলৈ হাতত এটুকাও নাছিল। ইয়ে বাইদেউ, ইমান ডাঙৰ ঘৰত থাকিও আপোনাৰ হাতত পইচা নাইনে? তাইৰ প্ৰতিক্ৰিয়ালৈ ৰৈ নাথাকি মানুহজন গুচি গৈছিল। ৰৈ আছিল তাই সেই ঠাইতে অলৰ ওচৰ হৈ। বিয়াৰ দিন ঠিক হোৱাৰ কিছুদিন পিছতে মিনতী পেহীয়ে তাইৰ মাকক কৈছিল, বৌ, বৰ ভাগ্য দেই আমাৰ উদিতিৰ, ধনে ধানে উভয় নদী ঘৰখন, ৰাজৰাণী হৈ খাব পাৰিব তাই। তাই জানো কেতিয়াবা বিচাৰিছিল এনেকুৱা। ৰাজৰাণী হোৱাৰ হাবিয়াস তাইৰ কোনোদিনে নাছিল। তাইৰতো এই বিয়াখনলৈও মত নাছিল, কেনেকৈনো থাকিব? তাই যে মৃত্তিকৰ লগত এখন ঘৰ সজোৱাৰ সপোন দেখিছিল। আহ, মৃত্তিক, তাইৰ জীৱনৰ প্ৰথম আৰু শেষ ভালপোৱা। কিন্তু তাইৰ স্বামী ৰক্তিম, তাই ৰক্তিমক ভাল পাই জানো? নে সম্পৰ্ক এটা জীয়াই ৰখাৰ স্বাৰ্থত তাই ইমান দিনে তাৰ লগত আছে? এৰা, সম্পৰ্ক এটা ভালে ৰখাৰ স্বাৰ্থত, কিন্তু তাই জানো ভালেই আছে? কোনোবাই তাইক কেতিয়াবা সুধিছেনে কেনে আছা অদিতি? নাই, তাইৰ মনত নপৰে কোনোবাই সোধা। এইবোৰ কাৰণতে তাইৰ মাজে মাজে মৃত্তিকলৈ মনত পৰে। মৃত্তিকেই একমাত্ৰ ব্যক্তি যিয়ে তাইক বুজিছিল। মোৰ কণমানি পক্ষী, তাইৰ চঞ্চল উৰণীয়া স্বভাৱটোৰ বাবেই মাজে মাজে সি তাইক এনেকৈ মাতিছিল। এতিয়া ক'ত হেৰাল সেই চঞ্চল পক্ষীটি? কমখন কষ্ট পাইছিল নে তাই তাক এৰিব লগা হোৱাত? তাইৰ বুকুত সোমাই কান্দিছিল, উজাই লৈছিল তাইৰ পুৰুষসুলভ সুবাস নিজৰ মাজত চিৰদিনলৈ। তোমাৰ কি অকণো বেয়া লগা নাই? মৃতকৰ চকুলৈ নোচোৱাকৈ তাই প্ৰশ্ন কৰিছিল। ইয়াত দুখ লাগিব লগা একো নাই। তোমাৰ মা দেউতা তোমাৰ ভাল চিন্তা কৰিহে এইটো সিদ্ধান্ত লৈছে। ভালকৈ থাকিবা, শুন। অলপ ৰৈ সি আকৌ কৈছিল, এটা অনুৰোধ ৰাখিব পাৰিবা? মোৰ দুপিয়াই তাই কৈছিল, পাৰিম, কোৱা। নিজক ভালে ৰাখিবা, কেতিয়াও নিজক নেহেৰুৱাবা। নিজক ভালে ৰখাৰ দায়িত্ব কেৱল আমাৰ নিজৰ। কথাষাৰ কৈ সি ৰোৱা নাছিল। মাজে মাজে তাই অনুভৱ কৰে আগৰ দৰে হৈ আছেনে তাই, নিজক হেৰুৱাইছে নেকি তাই। তাই যেন এতিয়া অদিতি নহয়, এতিয়া তাই কেৱল মাথোঁ ৰক্তিমৰ পত্নী। আইজনী, তেওঁলোকৰ ঘৰখন সম্ভ্ৰান্ত, কথা কওঁতে অলপ সাৱধান হ'বি। ইয়াত যেনেকৈ থাকো তাত তেনেকৈ নোৱাৰিবি। ৰক্তিমৰ দেউতাকৰ হেনো বৰ নিয়ম, চাদৰ মেখেলাৰ বাহিৰে বেলেগ একো নিপিন্ধিবি। মাহীয়েকৰ জীয়াক নীনাই মুখ পাতি ধৰিছিল, একো নিয়ম চিয়ম নহয় জেঠাই, তেওঁলোকে মাক তলত ৰাখিব খোজে। ইচ, ঘৰ ধৰা বোৱাৰীহে লাগে, চব পুৰুষতান্ত্ৰিক। অদিতিয়ে মাথো শুনি গৈছিল কথাবোৰ, নীৰৱে কৰি গৈছিল কামবোৰ। চঞ্চল পক্ষীটি যেন হঠাতে শান্ত হৈ গৈছিল। মজিয়াত পৰি ৰোৱা আঞ্জাখন কাপোৰ এখনেৰে চাফা কৰি ল'লে তাই। আকৌ বিছনাখনত থুপুচকৈ বহিল। নিজৰ চাৰিওদিশে চকু ফুৰালে তাই। এখন প্ৰকাণ্ড বিছনা, তিনিজনীয়া চোফা, টিভি, আলমাৰি। বিছনাৰ বাওদিশে ৰক্তিমৰ মেজখন, সকলো

0: শুনি আছে, তথাপি কিবাজান খালি ৰিঙা ৰিঙা। ঘৰ এখন হ'বলৈ কি লাগে দিতি? কলেজৰ চৌহদত থকা শিলিখাজোপাৰ তলত বহি মৃত্তিকে সোধা প্ৰশ্নটোৰ তপৰাই উত্তৰ দিছিল তাই। শিল, বালি, ইটা, চিমেণ্ট আৰু বহুত কিবা কিবি। মৃত্তিকে হাঁহিছিল। ৱা, হাঁহিছা কেলে? কিবা ভুল ক'লোঁ নেকি মই? নাই নাই, ভুল কোৱা নাই, কিন্তু এইবোৰ হ'লেই জানো এখন ঘৰ সম্পূৰ্ণ হয়। ঘৰ এখন হ'বলৈ মৰম, আদৰ, সন্মান, আন্তৰিকতা এইবোৰ প্ৰয়োজনীয়। হ'ব, আমাৰ শিলবালি ইটাৰে সজা ঘৰখনত মৰম আদৰ থাকিব। তাৰ কথাৰ উত্তৰত কিবা কোৱাৰ বিপৰীতে সি তাৰ হাতখন মেৰিয়াই ধৰিছিল। মূৰৰ পৰা ভৰিলৈ কঁপি উঠিছিল তাই প্ৰিয় পুৰুষৰ প্ৰথম স্পৰ্শত। তাইৰ বুকুৰ ভিতৰলৈ সোমাই যোৱা এক স্পৰ্শ। সেই স্পৰ্শত কোনো মলিনতা নাছিল, নাছিল একো কামনাৰ হাবিয়াস, আছিল মাত্ৰ আন্তৰিকতা, মৰম, আদৰ। কিন্তু ৰক্তিমৰ সৈতে নিশাৰ সেই বিশেষ মুহূৰ্তবোৰত তাই কোনোদিনে উত্তেজনা অনুভৱ কৰা নাই। ৰক্তিমৰ সেই কঠোৰ স্পৰ্শত পাইছে মাত্ৰ যন্ত্ৰণা। তাইৰ শৰীৰটো ভোগ কৰাৰ পিছত সদায় তাৰ পিনে পিঠি দি শুই যায়হি। তাই পৰি ৰয় এচটা শিলৰ দৰে। ইমান দিনে তাই কথাবোৰ ভবা নাছিল, কিন্তু আজি যেন কথাবোৰ ভাবিবলৈ লৈছে। কিমান দিন হ'ল বাৰু তাই কবিতা এটা নিলিখা, অথবা ৰুমালত ফুল এপাহ নতুলা? অথচ এটা সময়ত এইবোৰ তাইৰ প্ৰিয় কাম আছিল। ব্যস্ত আছিল তাই এইবোৰ কৰি, কিন্তু বিয়া হোৱাৰ দিন ধৰি তাই এইবোৰ কামত হাত দিয়া নাই। ৰক্তিমৰ দেউতাক জীয়াই থাকোঁতে তাই তেওঁৰ শুশ্ৰূষা কৰোঁতে দিনবোৰ গৈছিল, কিন্তু তেওঁ ঢুকোৱাৰ দিন ধৰি তাই শুই বহি কটাইছে সময়বোৰ। এবাৰ ৰক্তিমক তাই কৈ চাইছিল, ৰুমালত ফুল তুলিবলৈ কেইপদমান বস্তু লাগিছিল, আহোঁতে পাৰে যদি বজাৰত সোমাই। তাইৰ কথা সম্পূৰ্ণ নহওঁতে ৰক্তিমে দবিয়াই উঠিছিল, একো দৰকাৰ নাই, ঘৰত কি ৰুমালৰ অভাৱ হৈছে? আৰু এইবোৰ অলাগতিয়াল কামৰ কাৰণে মই কাম ক্ষতি কৰি ঘূৰি ফুৰিব নোৱাৰোঁ নহয়। সেই দিন ধৰি তাই তাক একো নোকোৱা হ'ল। তাইৰ অলাগতিয়াল কামৰ বাবে তাৰ সময় নাই। তাইও দিনক দিনে তাৰ বাবে অলাগতিয়াল আৰু অপ্ৰয়োজনীয় হৈ গৈছে নেকি? সিটো কোনোদিনে সোধা নাই তাই কি ভাল পায়। তাইচোন নিজেও পাহৰিছে তাই কি ভাল পায়। কিমান দিন হ'ল বাৰু তাই ভালপোৱা ভেদাইলতা আৰু নৰসিংহৰে শিঙি মাছৰ জোলখন বনাই খোৱা? এবাৰ বনাইছিল, কিন্তু ৰক্তিমে সেইদিনা খোৱা পাততে মুখ ধুই উঠি গৈছিল। তাৰ পিছৰ পৰা তাই নিজৰ বাবে একো নকৰাই হ'ল। তাই জানে কেৱল ৰক্তিমে কি ভাল পায়, তাৰ পচন্দমতেই সকলোবোৰ চলি আহিছে। কিমান কথা থাকে তাইৰ ক'বলৈ, কিন্তু শুনিব কোনে? অথচ স্কুল কলেজত পঢ়ি থাকোঁতে কথকী বুলি তাইৰ এক প্ৰকাৰ নামেই আছিল। ৰক্তিমে তাক আজিলৈ উপজাচি একো এটা সোধা নাই, কোনো কামতে তাইৰ মতামত বিচৰা নাই। তাই নিজে কিবা এটা ক'বলৈ বিচাৰিলেও তাৰ শুনাৰ আগ্ৰহ নাথাকে। মাজে মাজে এই ঘৰখনত উশাহ বন্ধ হ'ব খোজে তাই। সকলো ভালেই যেন কৃত্ৰিম। বেলকনিলৈ ওলাই আহি অতিথি চকীখনত বহিল। ফিৰফিৰা বতাহ এজাক আহি তাইক কোবাই থৈ গ'ল। কপৌ চৰাই এটি আহি ৰেলিঙত পৰিল, মুখত এডাল খেৰ। কপৌটো উৰি গৈ খুঁটা আৰু টিনপাত সংযোগী কাঠডালত পৰিল। থিয় হৈ ডিঙি মেলি চালে তাই, তাত আগৰ পৰাই এটা কপৌ আছে। কপৌ হ'লে তাত বাঁহ এটা সাজিছে, তাই ইমান দিনে মনেই কৰা নাছিল। এইবাৰ আনটো কপৌ উৰি গ'ল, হয়তো সিহঁত হ'লে তাত পোৱালি জগাইছে। বিষণ্ণ মনটোত অলপ ভাল লগা বিয়পি পৰিল। এবাৰ নিজৰ চাৰিওদিশে চকু ফুৰালে তাই, চালে এবাৰ আটক ধুনীয়া ঘৰটো। মৃত্যুকে কোৱাৰ দৰে এই ঘৰটোত মৰম, স্নেহ, সন্মান, আন্তৰিকতা নাই। এইটো মাত্ৰ শিল, বালি, ইটাৰে সজা এটা ঘৰ। আকৌ এবাৰ কপৌৰ বাঁহটোলৈ চালে, কিবা এটা চিন্তা কৰি উঠি আহিল তাই। ভিতৰলৈ আহি কোঠাটোৰ সোঁফালে থকা আলমাৰিটো খুলিলে, তাৰ পৰা প্ৰয়োজনীয় কাগজ পত্ৰখিনি উলিয়াই চালে। এইবোৰত প্ৰতিফলিত হৈ আছে তাইৰ কষ্টৰ ফলবোৰ। গোটেই মাৰ্কশ্বীট চাৰ্টিফিকেটসমূহ বেগ এটাত ভৰালে। প্ৰয়োজনীয় কাপোৰখিনিৰ লগতে মাকৰ ঘৰৰ পৰা দিয়া গহনা কেইপদ লৈ ৰক্তিমৰ ঘৰৰ পৰা দিয়াখিনি হাতেৰেও নোচোৱাকৈ ফোনটো বিচাৰিব ল'লে। মেঘাক জনাব তাইৰ সিদ্ধান্ত। এৰা, প্ৰথমবাৰৰ বাবে তাই কিবা এটা সিদ্ধান্ত লৈছে, নিজৰ বাবে কিবা কৰিব মন গৈছে, আগৰ অতিথিক বিচাৰিব মন গৈছে। ড্ৰয়াৰৰ পৰা কাগজ এখিলা উলিয়াই লিখিলে, ৰক্তিম, চিঠিখন পোৱালৈ হয়তো মই ইয়াত নাথাকিম, মোৰ ক'ব লগা বহুত আছে, কিন্তু মই জানো তোমাৰ সেইবোৰ শুনিবলৈ আহৰি নাই, থাকক, সেইবোৰ নকওক। ইয়াত ৰাজৰাণী হৈ থকাৰ হাবিয়াস মোৰ নাই, মোক সোণৰ সজা নালাগে, সৰুকৈ হ'লেও নিজৰ বাবে বাঁহ এটা সাজিম, জীয়াই থাকিম নিজৰ মতে। বেগটো লৈ অদিতি ওলাই আহিল প্ৰকাণ্ড ঘৰটোৰ পৰা। লোহাৰ গেটখন বন্ধ কৰি খোজটো দিবলৈ খুজিও ৰৈ গ'ল তাই। অলপ ৰৈ পিছলৈ এবাৰ ঘূৰি চালে তাই, এৰি অহা ঘৰটোলৈ নহয়, ওপৰত থকা কপৌহালৰ বাঁহটোলৈ, যি ঠাইৰ পৰা তেওঁলোকে যেতিয়াই মন যায় উৰি যাব পাৰে আকাশলৈ।
1: খুব ভাল লাগিলে লিজা, তোমাৰ গল্পটো শুনি। এনেকৈয়ে গল্পবোৰ লিখি গৈ থাকা। তেন্তে প্ৰিয় শ্ৰোতা, যুব সাহিত্যৰ বাবে নিৰ্ধাৰিত সময় উকলি অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতিয়ে ইমানতে বিদায়।

কবিতাৰ শিৰোনাম উভতি নহাৰ কবিতা, কবি নবকান্ত বৰুৱা। মই নাহো, মই নাহো, এবাৰেই আহি গুচি গ'লো মই, উভতি অহাৰ কথা নাই। মই জানো মই নাহো, মই জানো কোনো নাহে, মাথোন এই পৃথিৱীখনক ভাল পাই গ'লো। এই কথাটোকে কিমানবাৰ যে ক'লো, কিমান ভাবেৰে ক'লো। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লো। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লো। কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতেই বাজিব নতুন বিনা, সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। বকুল তলত পৰি ৰ'ব মইতো নহয়, কোনোবাই বুটলিব, মই নাহো, মই নোৱাৰো আহিব, নাহো, হেৰাই যোৱা ৰঙতেইচোন অকলে অকলে হাঁহো। মই নাহো, মই নাহো, পৃথিৱী তোমাক ভাল পাই গ'লো, তথাপিও মই নাহো।

কবি রাজীব বৰুৱাৰ কবিতা ধুনীয়া দেখাৰ বয়স নাই। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া ফল আবতৰতো পকে। বাহী চোতাল শাৰী শাৰী ন বোৱাৰীয়ে যদি খহি পৰে উৰণি ধুনীয়া দেখি, উৰে ৰাতি উজাগৰে থাকি ৰখি আছে যদি চুবুৰীয়া ৰোগী, টোপনি ক্ষতি হ'লেও ধুনীয়া দেখি। বহু দূৰ বাট কৰি বাই ভাগৰি পৰা নদীখনে যদি হঠাৎ ভাঁজ লয়হি ধুনীয়া দেখি। ৰাস্তা পাৰ হ'বলৈ গৈ আটবাটতে ৰৈ যোৱা কিশোৰীৰ সলাজ হাঁহি ধুনীয়া দেখি। মাকৰ বুকুৰ পিয়াহ চহি শিশুটিৰ লালকাল টোপনি ধুনীয়া দেখি। দোকানীয়ে হিচাপ ভুল কৰি বেছিকৈ দিয়া 100 টকাখন ঘূৰাই দিয়ে যদি আপোনাক ধুনীয়া দেখি। ঠিকনা ভুল কৰি অহা চিঠিখনক যদি আপুনি সঠিক বাট দেখুৱাই ধুনীয়া দেখি। ধুনীয়া দেখাৰতো বয়স নাই, ধুনীয়াৰ অমৰাৱতীত কাৰোবাৰ মুদ্ৰাডোখো আপোনাৰ ভাল লাগি যাব পাৰে, ধুনীয়াৰ বাবে আকৌ প্ৰেমত পৰিব পাৰি।

হীৰেণ ভট্টাচাৰ্যৰ কবিতা প্ৰেমৰ কবিতা। মোৰ বুকুত কি জ্বলে, মোৰ দুখ মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে, মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰুৰুৱাই চলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে বাহিৰে। সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে মোক ছাই কৰি পুৰি নিব ক্ৰমে। ইমান পৰে শ্ৰোতাসকলে যুৱ আবৃত্তি অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা।

ইমানপুৰে শ্ৰোতাই প্ৰদীপ বৰুৱা আৰু সংগীবিন্দৰ কণ্ঠত বৃন্দগান শুনিলে। প্ৰিয় শ্ৰোতা, শুনো আহক অৰুণাম চিটি মালাকাৰৰ খোলবাদন।

0: ইমানপৰে শ্ৰোতাই অৰুণাভজ্যোতি মালাকাৰৰ খোলবাদন শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ঝৰণাৰ সৈতে মৈত্ৰী দিশাই ইমানতে বিদায় লৈছো। নমস্কাৰ।
1: Akashwani. A review of today's Parliament proceedings read by R.S. Raghu. First, from the Rajya Sabha. Writer is Kumar Rahul of PTI. The Rajya Sabha today passed the Bankers' Books Evidence Bill 2026, paving the way for a modern legal framework.

আজি ৰামধেনু অনুষ্ঠানত আপোনালোকক শুনাবলৈ বিচাৰিছো মোৰ পছন্দৰ কেইখনমান হিন্দী ছবিৰ কেইটিমান গীত। প্ৰথমে শুনোৱা হওক জংলী ছবিখনৰ পৰা লতা মংগেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে ৰন্ধনত শুনি আছে হিন্দী ছবিৰ কেইটিমান গীত। এবাৰ আগবঢ়াইছো উদিত নাৰায়ণ আৰু সাধনা সৰগমৰ কণ্ঠত আনাৰী ছবিখনৰ পৰা এটি গীত।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ খন্তেক পিছতে কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

ইমান পৰা শ্ৰোতাসকলে খয়ালৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। প্ৰিয়শ্ৰোতা, চাওঁতে চাওঁতে আমাৰ অনুষ্ঠানৰ সময় শেষ হৈ আহিল। গতিকে আজিৰ অনুষ্ঠানৰ পৰা মই দেৱিকাই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।